শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাইছো আস্থাৰ কণ্ঠত এটি গীত, জে পি সূৰ্য ৰজাৰ কণ্ঠত, সূৰ্য ৰজাৰ কথাৰে আস্থাৰ কণ্ঠত এটি গীত।

অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছো যোৱাৰ এলবামৰ পৰা পাপৰি শৰ্মাৰ কণ্ঠত এটি গীত, গীতৰ কথা দিগন্ত কলিতাৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অচিন জুৰি এলবামৰ পৰা কুইন দাসৰ কণ্ঠত এটি গীত, গীতৰ কথা প্ৰদীপ বৰুৱাৰ।

ক্ষমা কৰিব, যান্ত্ৰিক বিজুতিৰ বাবে আমি সেই গীতটি আপোনালোকক শুনাব নোৱাৰিম। আমি যোৱাৰ এলবামৰ পৰাই আন এটি গীত আপোনালোকক শুনাইছোঁ।

কালা পুনরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আসাম কোঅপাৰেটিভ এপেক্স লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দি মেনেজিং ডিৰেক্টৰ, দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। নিয়োগ বাতৰি ইমানেই।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয়, হাস্পাতাল, ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ড জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে NABHৰ স্বীকৃতি লাভৰ বাবে আহান জনোৱা হৈছিল আৰু এই 5খন চিকিৎসা মহাবিদ্যালয় হাস্পাতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হোৱা বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰয়ো এই স্বীকৃতি লাভ কৰা বুলি জানিবলৈ দিয়ে। ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত কালি এখন সংবাদমেলযোগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অশ্বুত বৈশ্যই কয় যে যোৱা 15 আৰু 16 ফেব্ৰুৱাৰীত NABHৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল। সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতি প্ৰমাণ পত্ৰ লাভ কৰিছে। তেওঁ লগতে সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকে ধন্যবাদ জ্ঞাপন কৰে। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেই পান্যৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নিপকো প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হৈছে। নিপকোৰ সূত্ৰে প্ৰকাশ কৰা মতে বানৰ ফলত নিপকো কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰ গতিৰে সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই এইদৰে কয়।
2: আজিৰ সমস্যাটো হৈছে একেবাৰে ছাডেনলি এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো ছাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেছ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও আমি যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাইদি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ বিষয়ে অতি দুখজনক। নিশ্চিতভাৱে আমি আমাৰ মুখ্য সচিবে যিখিনি কৰিবলগীয়া কাম বা চৰকাৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি নিশ্চিতভাৱে কৰিব, আমি সহায় আগবঢ়াম। এইটো অকল অসমীয়া পৰিয়াল বুলি নহয়, আমাৰ চুবুৰীয়া ৰাজ্য আৰু এইখিনি আমাৰ একেবাৰে নিজৰ এটা আত্মিক সম্বন্ধ থকা, নিশ্চিতভাৱে আমি তাতো যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কাম সেইখিনি আমি আমাৰ প্ৰশাসনৰ যোগেদি আমি কৰাৰ ব্যৱস্থা।
1: বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সময়ছোৱাত অৰুণাচল প্ৰদেশৰ য়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কোটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলে নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 600-188-628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 10 দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আৰম্ভ

শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ডক্টৰ মিনতী চৌধুৰীৰ কণ্ঠত মৃণাল কুমাৰ চৌধুৰীৰ কথাৰে এটি গীত।

0: জীবন আলীর যুগলবন্দি
1: আমার এটি নতুন অনুষ্ঠান। জীবনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
0: জীবন আলীৰ যুগলবন্দি।
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ মাজত আছে। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন

0: পৰিষদৰ স্বীকৃতি, অসম 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি, অম্বুবাচীৰ আজি চতুৰ্থ দিনাও মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ, আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। অৰুণাচল প্ৰদেশৰ নৱগঠিত কেইপানিয়াৰ জিলাৰ য়াজালি চক্ৰ অন্তৰ্গত নিপকু প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হয়। নিপকু সূত্ৰই প্ৰকাশ কৰা মতে বানৰ ফলত নিপকু কলনীৰ সমীপৰ এখন নিৰ্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ঢলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰগতিত সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰো ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকাও প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে এইদৰে কয়।
1: আজিৰ সমস্যাটো হৈছে একেবাৰে ছাডেনলি এইটো এটা এটমস্ফিয়াৰৰ ক্ৰিয়েচন, এইটো এটা ভগৱানৰ সৃষ্টি বুলি ক'লেও ভুল নহয়। এইটো ছাডেনলি এটা ক্লাউড ব্ৰাষ্ট হ'লে মানে তৎক্ষণিকভাৱে যিটো ফ্লেছ ফ্লাড হয়, বানপানী আহে, সেইটো পানীহে আজি আমি এনেকুৱা ধৰণৰ প্ৰকৃতিৰ লগত যুঁজি থাকিব পৰা আমাৰ বহুত শক্তিও নাই। তথাপিও আমি যিখিনি আমি নামনি অঞ্চলত এইডোখৰত আছে, অন্তত আমাৰ চৰকাৰী যিখিনি ব্যৱস্থা, সেই ব্যৱস্থাই দি অন্তত ৰাইজক যাতে ৰক্ষা কৰিব পৰা যায় তাৰ বিষয়ে অতি দুখজনক। নিশ্চিতভাৱে আমি আমাৰ মুখ্য সচিবে যিখিনি কৰিবলগীয়া কাম বা চৰকাৰে যিখিনি কৰিবলগীয়া কাম সেইখিনি নিশ্চিতভাৱে কৰিব, আমি সহায়গ্ৰহণ। এইটো অকল অসমীয়া পৰিয়াল বুলি নহয়, আমাৰ চুবুৰীয়া ৰাজ্য আৰু এইখিনি আমাৰ একেবাৰে নিজৰ এটা আত্মিক সম্বন্ধ থকা, নিশ্চিতভাৱে আমি তাতো যিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰিবলগীয়া কাম সেইখিনি আমি আমাৰ প্ৰশাসনৰ যোগেদি আমি কৰাৰ ব্যৱস্থা।
0: বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বিগত সময়ছোৱাত অৰুণাচল প্ৰদেশৰ ৰিয়াজালি অঞ্চলত 72.8 মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গেট খুলি দিবলগীয়া হয়। ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্যায়ক্ৰমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতৰ্কবাণীত উল্লেখ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মুখ্য সচিব ডঃ ৰবি কোটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহক প্ৰয়োজন হলেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে। বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোবাল সোঁতলৈ চাই জনসাধাৰণক বানৰ কবলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হলে 6000188628 নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে। ৰাজ্যৰ 5খন চিকিৎসা মহাবিদ্যালয়, হাস্পাতালে, ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পাতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ স্বাস্থ্যখণ্ডত জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে NABHৰ স্বীকৃতি লাভ কৰাৰ বাবে আহ্বান জনোৱা হৈছিল আৰু এই 5খন চিকিৎসা মহাবিদ্যালয় হাস্পাতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হোৱা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰইও এই স্বীকৃতি লাভ কৰাৰ কথা জানিবলৈ দিয়ে। ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত কালি এখন সংবাদমেলযোগে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অশ্বুত বৈশ্যই কয় যে যোৱা 15 আৰু 16 ফেব্ৰুৱাৰীত NABHৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল। সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতি প্ৰমাণপত্ৰ লাভ কৰে। তেওঁ লগতে সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকেই ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যৰ 12খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল সলনি কৰা হৈছে। কৰ্মচাৰী বিভাগে কালি প্ৰকাশ কৰা অধিসূচনা অনুসৰি জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ মুখ্য সচিব ছৈয়দ্দিন আব্বাছিক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দি জলসিঞ্চন বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালক ডঃ ওম প্ৰকাশক বন, দক্ষতা নিয়োগ আৰু উদ্যম বিভাগৰ সচিব হিচাপে হোজাৰ জিলায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক, গৃহ বিভাগৰ সচিব, চিৰাঙৰ আয়ুক্ত মধুসূদন নাথক কৃষি বিভাগৰ সচিব, ধুবুৰী আয়ুক্ত মেঘনীতি দাহালক বিত্ত বিভাগৰ সচিব আৰু এ আই ডি চিৰ পৰিচালন সঞ্চালক হিচাপে, বৰপেটাৰ আয়ুক্ত ৰোহণ কুমাৰ ঝাক বৰাক উপত্যকা উন্নয়ন বিভাগৰ সচিব হিচাপে, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব পি বিজয় ভাস্কৰ ৰেড্ডীক সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰো সচিব হিচাপে নিয়োগ কৰা হৈছে। একেদৰে মুখ্যমন্ত্ৰী সচিবালয়ৰ সচিব তথা এ আই ডি চিৰ পৰিচালন সঞ্চালক এইচ এন গৌতমক এ আই ডি চিৰ পৰিচালন সঞ্চালকৰ পৰা অব্যাহতি দি বিত্ত বিভাগৰ সচিব হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। কাছাৰৰ আয়ুক্ত আয়ুষ গাৰ্গক সমগ্ৰ শিক্ষা অসমৰ মিছন পৰিচালন সঞ্চালক হিচাপে, বঙাইগাঁৱৰ আয়ুক্ত দিবাকৰ নাথক ধুবুৰী আয়ুক্ত হিচাপে, সংখ্যালঘু কল্যাণ, বৰাক উপত্যকা উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ সচিব আদিত্য বিক্ৰম যাদৱক অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে। গৃহ বিভাগৰ অতিৰিক্ত সচিব মাছন্দা মগদালিন পাৰ্টিনক মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত সচিব, দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক কাছাৰৰ আয়ুক্ত, ওদালগুৰিৰ আয়ুক্ত জয় বিকাশক হাইলাকান্দিৰ আয়ুক্ত, মাজুলীৰ আয়ুক্ত সৃষ্টি সিঙক মৰিগাঁৱৰ আয়ুক্ত, বিক্ৰীকৰ বিভাগৰ বিশেষ আয়ুক্ত পৰীক্ষিত থৌদমক দক্ষিণ চালমাৰা মানকাছৰ আয়ুক্ত, সাধাৰণ প্ৰশাসন বিভাগৰ সঞ্জয় দত্তক হোজাইৰ আয়ুক্ত, ৰাজহ বিভাগৰ অতিৰিক্ত সচিব ৰাতুল চন্দ্ৰ পাঠকক মাজুলীৰ আয়ুক্ত, মৰিগাঁৱৰ আয়ুক্ত অনামিকা তেৱাৰীক উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব আৰু প্ৰশাসনীয় সচিব তথা প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি বিভাগৰ অতিৰিক্ত সচিব নৱদীপ পাঠকক বৰপেটাৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। একেদৰে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব পুলক পাটগিৰিক ওদালগুৰি আয়ুক্ত হিচাপে, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াক কৰণক বিশ্বনাথৰ আয়ুক্ত, বিশ্বনাথৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াক বঙাইগাঁৱৰ আয়ুক্ত হিচাপে আৰু কৃষি বিভাগৰ যুটীয়া সচিব গকুল চন্দ্ৰ বৰাক চিৰাঙৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দহ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত 2026-27 শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনেধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি ছাত্ৰ ছাত্ৰীসকলে বেগ অবিহনে বিদ্যালয়লৈ যোৱা দিনকেইটাত শ্ৰেণীকোঠাৰ বাহিৰত হাতে কামে কেতবোৰ কাৰ্য সম্পাদন কৰিব লাগিব। এদিনকেইটাত ছাত্ৰ ছাত্ৰীসকলক গছৰ সৈতে বন্ধুত্ব কৰা, বিশেষজ্ঞৰ সৈতে কথোপকথন, হস্ততাঁত, হস্তশিল্প উদ্যোগ, চাহ উদ্যোগ পৰিদৰ্শন, ভাস্কৰ্য আৰু কলা সম্বন্ধীয় কাৰ্যকলাপ, দুগ্ধপাম, পুখুৰী, পশুধন, উদ্যান শস্য আদি পৰিদৰ্শন ব্যৱস্থা কৰাৰ বাবে পত্ৰত উল্লেখ কৰা হৈছে। অম্বুবাচীৰ আজি চতুৰ্থ দিনা মা কামাখ্যা ৰাখিক ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা 5 বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰে পৰা কামাখ্যা ধামলৈ ভক্ত দৰ্শনাৰ্থীত লানি নিচিগা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায় সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প্ৰাংগণত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনত অম্বুবাচী মেলাৰ বাটপথ, প্লাষ্টিক, পানীৰ বটল আৰু পেলনীয়া সামগ্ৰীৰে কদজ্যম কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই কালি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মেলাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী শ্ৰীৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো লাইভ লোকেশ্যন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। ইপিনে অম্বুবাচী মেলাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আব্দুল হুছেইন, প্ৰদীপ শৰ্মা, শিৱাশীষ বৰুৱা নামৰ তিনিগৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হয়। আজি নিশা 12:13 অম্বুবাচী নিবৃত্তি হ'ব। দেৱীস্থানৰ পাছত সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ কাইলৈ পুৱা ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। দেৱালয় কৰ্তৃপক্ষই কাইলৈ আৰু পৰহিলৈ দেৱী দৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আজি নিশাৰে পৰা বংশীবাগান খেলপথাৰত শাৰী পাতি টোকেন ল'ব লাগিব। বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ'ব। এই তদন্ত প্ৰক্ৰিয়া বৰ্তমানো স্থবিৰ হোৱা নাই আৰু শীঘ্ৰেই তদন্ত সমিতি গঠন কৰা হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি দিছপুৰ প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি শীৰ্ষক অনুষ্ঠানৰ অংশলৈ এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অধ্যক্ষ দাসে কয় যে কোনোৱেই আইনৰ ঊৰ্ধত নহয়।

0: অনিয়ম সন্দৰ্ভত যিকোনো লোকেই ন্যায়ালয়ৰ কাষ চাপিব অথবা বিধানসভা সচিবালয়ত তথ্য জনা আইনৰ জৰিয়তে তথ্য বিচাৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কিছু সময় পূৰ্বে সমাপ্ত হোৱা গ্ৰুপ এৰ এখন খেলত দক্ষিণ আফ্ৰিকাই দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰিছে। মেক্সিকোত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিকোৱে চেকিয়াক 3-0 গলত পৰাস্ত কৰে। ইপিনে আজি পুৱা 3:00 অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত ছুইজাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে 2-1 গলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে। ভেনকুভাৰত অনুষ্ঠিত খেলখনত বিজয়ৰ সুবাদত ছুইজাৰলেণ্ডে 7 পইণ্টৰ সৈতে পৰৱৰ্তী পৰ্যায়ত স্থান নিশ্চিত কৰে। এতিয়া হওক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিসমূহত চকু ফুৰক।
1: অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বান তথা অসমতো ইয়াৰ প্ৰভাৱ। অসমৰ কেইবাখনো জিলাত আহাৰমহীয়া বানৰ প্ৰকোপ। ৰাজ্যৰ কেইবাখনো চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় স্বীকৃতি। ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদবদল আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খবৰে আজি বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অৰুণাচলত ডাৱৰ বিস্ফোৰণ সম্পৰ্কীয় বাতৰিটো অসমীয়া খবৰ কাকতে অৰুণাচলত মহাপ্ৰলয় শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে অৰুণাচলত ডাৱৰ বিস্ফোৰণৰ পিছতে অৱৰ্ণনীয় পৰিস্থিতি, মুহূৰ্ততে পানীৰ ঢলে উটুৱাই নিলে বহু গাঁও নিপকৰ কলনী শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাতৰিটোক ফ্লেচ ফ্লাচ ৰেক হেবক ইন অৰুণাচল 5 Missing 17 Hurt শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিয়া হৈছে। আহাৰমহীয়া বানত ৰাজ্যৰ 7 জিলাৰ শতাধিক গাঁও প্ৰভাৱিত হোৱাৰ বাতৰি দৈনিক অসমকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী, বৰপেটা, যোৰহাট, তেজপুৰ আৰু অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে ডিব্ৰুগড় তথা লখিমপুৰৰ অসম কৰ্কটক পৰিচৰ্যা কেন্দ্ৰই ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদ NABHৰ স্বীকৃতি লাভ কৰাৰ এটা বাতৰি নিয়মীয়া বাৰ্তাত দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে এটা নিৰ্দেশযোগে ৰাজ্যৰ 11 জিলাৰ আয়ুক্তৰ লগতে আন বিভিন্ন পৰ্যায়ত প্ৰশাসনিক ৰদবদল কৰাৰ এটা বাতৰিক আমাৰ অসম আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে বিশ্বকাপ ফুটবল সম্পৰ্কীয় এটা বাতৰি আই এম বেক 6 বিশ্বকাপত গ'ল দি নতুন অভিলেখ ৰোনাল্ডোৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া হওক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্ঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অংশত মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। গুৱাহাটীৰ কামাখ্যা নিবাসী হেমেন মহন্তৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ আৰ্হি পাঠক হিচাপে কৰ্মৰত আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 57 বছৰ। অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলাৰ্ট। ৰাজ্যৰ 5 চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী প্ৰত্যয়ন পৰিষদৰ স্বীকৃতি। অসমৰ 12 জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি। অম্বুবাচীৰ আজি 4th দিনা মা কামাখ্যাৰ আশীষ ল'বলৈ দেশ বিদেশৰ লাখ লাখ ভক্তৰ ভিৰ। আজি নিশা 12:02 অম্বুবাচী নিবৃত্তি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 1-0 গলত জয়লাভ। আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰিত ইমানেই। খন্তেক পাছতে জিলাৰ ৰায়ৰূপ আৰু দিনৰ 11 বজাত আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1025 কিলোহাৰ্জ আৰু ডি আই এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আৰম্ভ কৰিবলৈ লৈছোঁ ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত পুনতে বহাগৰ দুপৰীয়া ছবিখনৰ পৰা সমৰ হাজৰিকা আৰু ৰিজুৱানা চুলতানাৰ কণ্ঠত এটি গীত।

ৰূপালীৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দেৱী ছবিৰ এটি গীত, আমিনুল হকৰ কথাৰে, সমৰ হাজৰিকা আৰু মালবিকা বৰাৰ কণ্ঠত।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ লাভ আজকাল ছবিখনৰ পৰা ইৰ্ষাদ কামিলৰ কথাৰে মোহিত চৌহানৰ কণ্ঠত এটি গীত।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ উত্তৰণ ছবিখনৰ পৰা কেশৱ মহন্তৰ কথাৰে জ্যোতিকা বৰাৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে রূপালী ঢৌ শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো আই চি ইউ ছবিখনৰ পৰা বিশাল দাদলানীৰ কথাৰে জুবিন গাৰ্গ আৰু বিশাল দাদলানীৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া সময় 9:45:34 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য আৰু কৌস্তভ বৈশ্য, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু ৰমেন কুমাৰ শৰ্মা, আৰু এয়া ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত মই চৰণদীপ ঠাকুৰীয়া। এতিয়া আগবঢ়াইছোঁ গীতিমালিকাৰ গীত। অনুষ্ঠানত পুনতে এয়া ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত। গীতৰ কথা লক্ষ্মীনাথ বেজবৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠত কীৰ্তিকমল ভূঞাৰ কথাৰে এটি গীত।

0: গীতি মালিকার গীত অনুষ্ঠানটির ইমানতে অন্ত পড়িল।
1: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে। প্রতিখন ঘরৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান

লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটোপলৰ নির্ভরযোগ্য বাতৰিৰ সৈতে আমাৰ ওয়েবসাইট আকাশবাণী.gov.in-ত নতুন ভাৰত

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: হল
1: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
2: জীৱন আলীৰ যুগলবন্দী।
1: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো কৰিশ্মা পূজাৰীৰ সৈতে। মই ৰুজিমুদৈ।

কাইলৈও আজিৰ দৰে ঠিক একেই সময়তে অৰ্থাৎ 5:10 পৰা আৰম্ভ কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15 পৰা। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। ছয় বাজি 10 মিনিটত শুনিবলৈ পাব আধুনিক গীত। 6:30 শুনিবলৈ পাব শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি। ন প্ৰতিভা অনুষ্ঠানটি শুনিবলৈ পাব 7:20 পৰা। মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 8:05 আৰু এনেদৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছো ধৰ্মেশ দৰ্শনৰ দ্বাৰা পৰিচালিত, কৰিশ্মা কাপুৰ অভিনীত ৰাজা হিন্দুস্তানী ছবিখনৰ কেইটিমান গীত। প্ৰিয় শ্ৰোতা, শুনোচোন আহক গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন।

শ্ৰোতাসকলে ইমান পৰে উদিত নাৰায়ণ, আলকা য়াগ্নিক আৰু স্বপ্না আৱাস্থিৰ কণ্ঠত এই গীতটি শুনিলে। এবাৰ আগবঢ়াবলৈ লৈছো আলকা য়াগ্নিকৰ কণ্ঠত আন এটি গীত।

শ্ৰোতাসকলে ইমান পৰে আলকা ইগনিকৰ কণ্ঠত এই গীতটি শুনিলে। এইবাৰ ছবিখনৰে কুমাৰ চানু, আলিয়া সিনাই আৰু সপনা মুখাৰ্জীৰ কণ্ঠত আগবঢ়াবলৈ লৈছোঁ এই গীতটি।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। ইমান পৰে শুনিবলৈ পালে কৰিশ্মা কাপুৰ অভিনীত ৰাজা হিন্দুস্তানী ছবিখনৰ কেইটিমান গীত। এইবাৰ আগবঢ়াবলৈ লৈছো উদিত নাৰায়ণৰ কণ্ঠত কেইটিমান গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ আগবঢ়াবলৈ লৈছো আনন্দ বক্সীৰ কথাৰে উদিত নাৰায়ণৰ কণ্ঠত আন এটি গীত।

0: শ্ৰোতাসকলে ইমান পৰে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। এইবাৰ আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো এটা শাখাত বিই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅলজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅলজি বা এপ্লাইড জিঅলজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.gov.in। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 48,880 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। পুনৰবাৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোৰ অপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CA IIB BMBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন নম্বৰ 7810001। পুনৰবাৰ কৈছো, দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন নম্বৰ 7810001। বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইট চাব পাৰে। পুনৰবাৰ কৈছো, বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইট চাব পাৰে।
0: শ্ৰোতাসকলে ইমান পৰে নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

0: শ্রোতাসকলে ইমান পড়ে রুঞ্জুন শর্মার কণ্ঠত আধুনিক গীত শুনিলে।
1: বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে।

0: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
0: বিবি ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সবক সাদৰ আমন্ত্ৰণ জনাওঁ
4: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি
5: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলৰ বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰাজ্যৰ 5খন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিশ্বৰ অধ্যক্ষতাত ডিফট পৰিষদৰ অধিৱেশন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰী কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা

0: খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। তেওঁ কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ নতুন মথাউৰি নিৰ্মাণৰ পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু চলিত বৰ্ষতে এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি আমি যোৱাবাৰেই ইয়াৰ আয়োজন কৰিছিলোঁ যে ইয়াতো এই অঞ্চলটো যথেষ্ট ওখ, তথাপিতো ইয়াত এটা মথাউৰি লাগে আৰু সেই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা, নিৰ্মাণৰ প্ৰাকলন এষ্টিমেট সকলো সম্পূৰ্ণ হ'ল। যোৱাবাৰ আমি ইলেকশ্যনৰ ধামখুমীয়াত এই কামখিনি কৰিব নোৱাৰিলোঁ আৰু এই বছৰ আমি এই মথাউৰিটো নিৰ্মাণ কৰিম। নিৰ্মাণ হ'লেই এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আৰু মথাউৰি এতিয়া নদীখন এইফালে অহাৰ কাৰণে আমি মথাউৰি পিছুৱাই আহি নিৰ্মাণ কৰিম নেকি বুলি ৰাইজে শংকিত হ'ব নালাগে, কাৰণ আজিকালি আমি মেগা জিঅ' টেক্সটাইল জিঅ' টিউব দি পেলাই মথাউৰি নিৰ্মাণ কৰোঁ। গতিকে আমি নদীৰ যি গতিপথ আছে সেই গতিপথ বন্ধ কৰি আমি মথাউৰিটো নিৰ্মাণ কৰোঁ।
0: ডাক্টৰ পেগুৱে কলবাৰী অঞ্চলতো খহনীয়া পৰিদৰ্শন কৰি বিকশিত ভাৰত ৰোজগাৰ আৰু জীৱিকা অভিযান নিশ্চিতকৰণ আঁচনিৰ অধীনত মথাউৰি আৰু কালভাৰ্ট নিৰ্মাণৰ বাবে জিলা আয়ুক্তক যাৱতীয় নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ জলসম্পদ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন যুটীয়া বৈঠক অনুষ্ঠিত কৰি সমন্বিতভাৱে দুয়োখন জিলাৰ বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবেও আহান জনায়। ৰাজ্যৰ সাতখন জিলাৰ এঘাৰটা ৰাজহ চক্ৰৰ এশ দুখন গাঁও বানৰ কবলত পৰিছে। বাৰিষাৰ আৰম্ভণিতে বাঢ়নী পানীয়ে ধেমাজি, নলবাৰী, কাছাৰ, ডিব্ৰুগড়, বিশ্বনাথ, লখিমপুৰ আৰু বজালি জিলাৰ বহুকেইখন গাঁও বুৰাই পেলাইছে। ধেমাজি জিলাত সৰ্বাধিক 52খন গাঁও বানত ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি নলবাৰী জিলাৰ মৰা পাগলাদিয়া নৈৰ সোঁফালৰ মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। বানৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত আন্তঃগাঁথনিৰো ক্ষতি হৈছে। বছৰৰ প্ৰথমটো বানত বৰ্তমানলৈকে 13,913 লোক প্ৰভাৱিত হৈছে আৰু সাতখন জিলাত 2,647 হেক্টৰ কৃষিভূমিৰ শস্য নষ্ট হৈছে। জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে আজি জিলাখনৰ মলয়া চাপৰি আৰু কুলি চাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিৰো পৰিদৰ্শন কৰে।
2: এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে সেই গৰাখহনীয়াখিনি আমি আৰু কি কি কাম কৰিলে অন্ততঃ মানুহ সুৰক্ষিত হ'ব, অন্ততঃ তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব, তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্দেশত মই আহিলোঁ। নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়। আৰু এই যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি ক'ব নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰাৰ শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ। কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে সেই কামখিনি আমি কৰি সমাধান কৰিম।
0: শ্ৰীবৰগোহাঁয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ জৰিয়তে টুনি খুঁটিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্লজিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। এই প্ৰকল্পৰ অধীনত পাৰ্কুপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ভকত চাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে আজি পৰিদৰ্শনকালত স্থানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা বৌদঙ্গা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপীল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীৰ খণ্ড বিচাৰপীঠে বনাঞ্চল কেইখনত উচ্ছেদ চলোৱাৰ বাবে পূৰ্বৰ এজনীয়া বিচাৰপীঠে দিয়া নিৰ্দেশ বাহাল ৰাখে। অৱশ্যে বাৰিষাৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি খণ্ড বিচাৰপীঠখনে বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক আঁতৰি যোৱাৰ সময়সীমা পূৰ্বৰ 30 দিনৰ পৰিৱৰ্তে 45 দিনলৈ বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে যোৱা 8 জুনত উচ্চ ন্যায়ালয়ৰ এখন এজনীয়া বিচাৰপীঠে এই সংৰক্ষিত বনাঞ্চলকেইখনত অবৈধভাৱে বাস কৰা লোকসকলক 30 দিনৰ ভিতৰত বনাঞ্চলৰ ভূমিৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। তদুপৰি এই সময়সীমা অতিক্ৰম কৰাৰ পাছতেই ইয়াত বাস কৰা লোকসকলৰ গৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈও বিচাৰপীঠে অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যাহান জনাই কেইবাশ লোকে দাখিল কৰা আপীল আবেদনসমূহ আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে খাৰিজ কৰি পূৰ্বৰ উচ্ছেদৰ নিৰ্দেশ বাহাল ৰাখে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক টনিতা ভৰতদাজৰ পৰা।

0: আজি নিশা 12:13 অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পাছত ভক্ত আৰু তীৰ্থযাত্ৰীসকলে কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতি বছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পৰ্যবসিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভক্তৰ সুবিধাৰ অৰ্থে কাইলৈ আৰু পৰহিলৈ 500 টকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব। একেদৰে অহা 30 জুনলৈ VIP আৰু VVIPৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে বংশী বাগানত অস্থায়ী জিৰণি চৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে। কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত দৰ্শনাৰ্থীক টোকেন দিয়া হ'ব। 2027 চনৰ লোকপিয়লৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে পূৰ্ণগতিৰ প্ৰস্তুতি চলাই আছে। গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত লোকপিয়লৰ বাবে নিয়োগ কৰা ক্ষেত্ৰভিত্তিক মুখ্য প্ৰশিক্ষকসকলৰ 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই কাৰ্যসূচীত অংশ লৈ আজি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে জনগণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাৰ বাবে মুখ্য প্ৰশিক্ষকসকলৰ দায়িত্বৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়।
1: আমি একচুৱেল যোনটো হাউচ লিষ্টিঙৰ কাম আমি আগষ্টৰ মাহৰ পৰা আমি ষ্টাৰ্ট কৰিম। আমি এতিয়াতে যি ফিল্ড লেভেল মাষ্টাৰ ট্ৰেইনাৰ হ'ব আমাৰ 5টা চাৰ্কুলত, এই 5টা চাৰ্কুলৰ আমাৰ যি মাষ্টাৰ ট্ৰেইনাৰ তেখেতসকল আমি অলৰেডি ছেলেকশ্যন কৰি লৈছোঁ। 83 গৰাকী আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আছে। তেখেতসকলক আমি লাষ্ট 3 দিন আমি ইয়াতে প্ৰশিক্ষণ দিছোঁ আৰু এই প্ৰশিক্ষণৰ পাছত এওঁলোকক আমি পেন ড্ৰাইভ দিছোঁ বা বুকলেট দিছোঁ, যোনটো আমাক চেঞ্চাছ ইণ্ডিয়াই যোনটো দিছে সেইখিনি আমি তেওঁলোকক বিতৰণ কৰিছোঁ আৰু তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ। আজি 3দিনৰ যোনটো আমাৰ ট্ৰেইনিং হ'ল তাৰ উপৰিও তেওঁলোকক আমি কৈছোঁ যে এমাহ ধৰি আপোনালোকে অলপ চাওক। আমাৰ ফিল্ড লেভেল ট্ৰেইনিং হ'ব 2 আগষ্টৰ পৰা 2 আগষ্ট 3-4, এই 3দিন আমি ফিল্ড লেভেল আমাৰ 5টা চাৰ্কুলতে আমি এইটো ট্ৰেইনিংটো আমি দিম।
0: কাছাৰ জিলাতো লোকপিয়লৰ প্ৰস্তুতি অব্যাহত আছে। জিলাখনৰ শিলচৰ পৌৰ নিগমৰ সন্মিলন কক্ষত এই উপলক্ষে তৃণমূল পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে অনুষ্ঠিত 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। কাছাৰৰ মুখ্য লোকপিয়ল বিষয়াৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে প্ৰশিক্ষকসকলক লোকপিয়ল প্ৰক্ৰিয়া সুচাৰুৰূপে চলোৱাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদানৰ ব্যৱস্থা কৰা হয়। জিলাখনত 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা জিলাত ৰূপায়ণ হৈ থকা কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। দক্ষিণ শালমৰা মানকাছাৰ জিলা শৈক্ষিক পৰিষদৰ সহযোগত আজি হাতশিঙিমাৰীত জিলা পৰ্যায়ৰ যুৱ সংসদ অনুষ্ঠিত হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দক্ষিণ শালমৰা আঞ্চলিক সমিতিয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি ইণ্টাৰনেটৰ প্ৰভাৱ বিষয়ক বিতৰ্কত ভাগ লয়। দক্ষিণ শালমৰা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মজিবুৰ ৰহমানে অনুষ্ঠানত অধ্যক্ষতা কৰে। চিৰাং জিলাৰ ঢালিগাঁও বজাৰত দীৰ্ঘদিন ধৰি ভুৱা পৰিচয়ৰে চিকিৎসা সেৱা চলাই থকা এজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত ভুৱা চিকিৎসকজন ৰবীন্দ্ৰ চন্দ্ৰ নাগ বুলি চিনাক্ত কৰা হৈছে। অসম কাউন্সিল অব মেডিকেল ৰেজিষ্ট্ৰেচনৰ তৰফৰ পৰা দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে প্ৰায় 40 বছৰ ধৰি ঢালিগাঁও মেডিকেলছ নামৰ এখন ফাৰ্মাচী খুলি নাগে ভুৱা ডিগ্ৰীৰে চিকিৎসা প্ৰদান কৰি আহিছিল। কালি লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জিলা সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
2: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিছুৰ অধ্যক্ষতাত আজি ডিফুৰ ছেছন হলত পৰিষদৰ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ আৰম্ভণিতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংটিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সদনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ বিধেয়ক উত্থাপন কৰে। তেওঁ লগতে কেগৰ প্ৰতিবেদনৰ সদনত আলোচনাৰ বাবে উত্থাপন কৰে। অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকলৰ প্ৰস্তাৱিত মাহিলী ভাট্টা বৃদ্ধিৰ বিষয়টো সদনত উত্থাপন কৰে। ইয়াৰ পূৰ্বে ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদলৈ চৰকাৰে মনোনীত কৰা প্ৰাক্তন বিধায়ক দৰসিং ৰংহাঙক ৰাজ্যপালৰ প্ৰতিনিধি হিচাপে জিলা আয়ুক্ত আৰণ্যক খইকীয়াই শপত বাক্য পাঠ কৰোৱায়। শেহতীয়াকৈ অসম চৰকাৰৰ কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি লাভ কৰা কাদম টেৰাংপি আৰু হেট সিং ৰংফাৰেও

আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। দুয়োগৰাকী নতুন সদস্যক লৈ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কাৰ্যবাহী সমিতিৰ সদস্যৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। নৱনিযুক্ত কাৰ্যবাহী সদস্যসকলক দুই এদিনতে বিভাগীয় দায়িত্ব অৰ্পণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে জানিবলৈ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি স্থিতিস্থাপকতা আৰু কাৰ্যকাৰিতাৰ বিষয়ৰ বাবে জলবায়ু পৰিৱৰ্তন শিক্ষা অৰ্থাৎ ক্লিয়াৰ শীৰ্ষক মাহজোৰা গ্ৰীষ্মকালীন প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জলবায়ু পৰিৱৰ্তন, পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ বিপদাশংকা হ্ৰাস আৰু বহনক্ষম উন্নয়ন সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত সচেতনতা, জ্ঞান আৰু নেতৃত্বৰ মানসিকতা বিকাশৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াৰ নেতৃত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু আন শিক্ষানুষ্ঠানৰ প্ৰায় 250গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত এই কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আৰু আন্তঃবিষয়ক জ্ঞান আহৰণৰ সুযোগ প্ৰদান কৰিব। এই মাহজোৰা প্ৰশিক্ষণত ব্যৱহাৰিক কাৰ্যকলাপ আৰু ক্ষেত্ৰভিত্তিক দায়িত্ব অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে বাস্তৱ জীৱনত পৰিৱেশ আৰু ইয়াৰ প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰী কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ইপিনে ইষ্ট ৰাডাৰফৰ্ডত হ'বলগীয়া একেটা গ্ৰুপৰে আন এখন খেলত জাৰ্মানী আৰু ইকুৱেডৰ মুখামুখি হ'ব। কাইলৈ পুৱা 4:30 বজাত গ্ৰুপ এফৰ এখন খেলত জাপান ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে কানচাছ চিটিত হ'বলগীয়া আন এখন খেলত টিউনিছিয়া আৰু নেডাৰলেণ্ডছ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি পুৱা দক্ষিণ আফ্ৰিকাই গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ 102খন গাঁও বানৰ কবলত। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিৰ ধৰ্মপুৰ অঞ্চলত বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ 5খন সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ পূৰ্বৰ নিৰ্দেশ বাহাল। অম্বুবাচীৰ আজি চতুৰ্থ দিনাও কামাখ্যা ধামত দেশী বিদেশী ভক্তৰ ভিৰ। নিশা 12:02 মিনিট অম্বুবাচীৰ নিবৃত্তি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিচুৰ অধ্যক্ষতাত ডিফুট পৰিষদৰ অধিৱেশন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা হ'বলগীয়া এখন খেলত কুৰাচাও আইভৰী কষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: সকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত নিহত প্ৰতিগৰাকীৰ পৰিয়াললৈ 2,00,000 টকাৰ এককালীন সাহায্য ঘোষণা কৰাৰ লগতে আহত প্ৰতিগৰাকীক 50,000 টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে ভুক্তভোগীসকলক সাম্ভাব্য সকলো সাহায্য আগবঢ়োৱাৰ বাবে দিনে নিশাই কাম কৰি আছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ একাদশ শক্তিমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। শক্তি মন্ত্ৰালয়ে কয় যে এই বৈঠকত ব্ৰিক্ছৰ সদস্য দেশসমূহৰ শক্তিমন্ত্ৰী, উপমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে বিশ্বৰ শক্তিখণ্ডৰ প্ৰত্যাহ্বানসমূহৰ লগতে শক্তিখণ্ডত শক্তিশালী সহযোগিতা গঢ় দিয়াৰ বিষয়ে আলোচনা কৰে। শক্তি সুৰক্ষা, বহন ক্ষমতা, উদ্ভাৱন, আন্তঃগাঁথনি আৰু বিকাশৰ ক্ষেত্ৰত সহযোগিতা পুনৰ সুদৃঢ় কৰি একাদশ ব্ৰিক্ছ মন্ত্ৰীসকলৰ বিজ্ঞাপন গ্ৰহণ কৰি বৈঠক সমাপ্ত কৰা হয়। বৈঠকত ভাষণ দি কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে কয় যে অৰ্থনৈতিক বিকাশ, সামাজিক প্ৰগতি আৰু মানৱ বিকাশৰ বাবে শক্তি অতি গুৰুত্বপূৰ্ণ। উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ সমান্তৰালভাৱে বহনক্ষম উন্নয়ন সাধনৰ বাবে পৰ্যাপ্ত সময়, সম্পদ আৰু নীতিগত স্থানৰ অতি প্ৰয়োজন বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দেশৰ পৰিস্থিতি, বিকাশৰ অগ্ৰাধিকাৰ আৰু শক্তি পৰিৱৰ্তনৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। দেশৰ শক্তিখণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত বৰ্তমান বিশ্বৰ তৃতীয় বৃহৎ বিদ্যুৎ উৎপাদনকাৰী আৰু গ্ৰাহক দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতৰ ব্ৰিক্ছৰ অধ্যক্ষতাত 2026ৰ অধীনত এই বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি দক্ষিণ গোৱাত অনুষ্ঠিত এটা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীৰিজিজুৱে সৰ্বাম্মক প্ৰয়োজনৰ বাবে আঁচনিৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ কল্যাণ আৰু সবলীকৰণৰ বাবে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ আঁচনিসমূহৰ কাৰ্যসূচীয়ে দক্ষতাৰ বিকাশ, ঔদ্যোগিকৰণ, বিত্তীয় অন্তৰ্ভুক্তিকৰণ আদিৰ জৰিয়তে বিশেষকৈ যুৱ প্ৰজন্ম আৰু মহিলাসকলক উৎসাহ যোগোৱাৰ লক্ষ্য লৈছে। উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত নতুনকৈ নিৰ্বাচিত 10গৰাকী সাংসদক শপতবাক্য পাঠ কৰোৱায়। তেলেগু দেশম পাৰ্টীৰ সানা সতীশ বাবু, বিজয় চিন্তা কায়ালা, ব্যাসম ৰামাকৃষ্ণন, জনসেৱা পাৰ্টীৰ লিংগা মানেনী ৰমেশ, বিজেপিৰ টাই টাগাক, দেৱাশীষ সামন্তাৰে, ৰাজেশ পৰমানন্দ, কংগ্ৰেছৰ প্ৰবীণ চক্ৰৱৰ্তী, ঝাৰখণ্ড মুক্তি মৰ্চাৰ বৈদ্যনাথ ৰাম আৰু নিৰ্দলীয় সদস্য পৰিমল নাথৱানীয়ে নতুন সাংসদ হিচাপে শপত গ্ৰহণ কৰে। ভেনিজুৱেলাৰ ইয়াৰাকুই প্ৰদেশৰ য়ুমাৰে চহৰত অহা কেইবাটাও ভূমিকম্পত এতিয়ালৈ 168 লোকৰ মৃত্যু হোৱাৰ লগতে 90তকৈ অধিক লোক আহত হৈছে। দেশখনৰ ৰাষ্ট্ৰপতি ডেলছি ৰডিগ্ৰজে কৈছে যে এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থাই প্ৰকাশ কৰা অনুসৰি আজি পুৱা য়ুমান চহৰত 7.5 প্ৰবল্যৰ ভূমিকম্পৰ জোকাৰণিৰ মাত্ৰ 39 ছেকেণ্ড পূৰ্বে ভেনিজুৱেলাৰ ছান ফেলিপেইত 7.2 প্ৰবল্যৰ আন এটা ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পত ভালেসংখ্যক অট্টালিকা ধবংসস্তূপত পৰিণত হয়। অকাপিচাকৈ অহা এই বিধ্বংসী ভূমিকম্পৰ পাছতে ৰাষ্ট্ৰপতি ৰডিগ্ৰজে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়ৰ পাঠদানৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সেৱাৰ বাহিৰে সকলো কাম কাজ বাতিল কৰা হৈছে বুলি ঘোষণা কৰে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত কৰ্তৃপক্ষই উদ্ধাৰ অব্যাহত ৰাখিছে। বিভিন্ন দেশৰ নেতাসকলে ভেনিজুৱেলাৰ এই বিপদৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে সহায়ৰ হাত আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভূমিকম্পত হোৱা ক্ষয় ক্ষতিক লৈ দুখ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ভেনিজুৱেলাৰ চৰকাৰ তথা জনসাধাৰণলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে দেশখনৰ এই দুৰ্যোগৰ সময়ত যাৱতীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে তেওঁৰ চৰকাৰে ভেনিজুৱেলাৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট সংস্থাক ইতিমধ্যে নিৰ্দেশ দিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ ছেঞ্চেছ, মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লডিয়া ছেইনবমৰ লগতে কেইবাখনো দেশৰ মুৰববীয়ে ভেনিজুৱেলাৰ এই সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ ছিচেলছলৈ যাব। তেওঁ দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। 2015 চনত প্ৰধানমন্ত্ৰী মোদীয়ে শেষৰবাৰৰ বাবে ছিচেলছলৈ গৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে ভাৰতীয় নৌসেনাৰ দুখন জাহাজ আৰু ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে এই অনুষ্ঠানত অংশ ল'ব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে ছিচেলছৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনীৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকত দুয়োখন দেশৰ দ্বিপাক্ষিক সহযোগিতা, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছৰ সংসদত ভাষণ দিয়াৰ লগতে দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত আৰু ছিচেলছৰ মাজৰ শক্তিশালী আৰু স্থায়ী সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। 29 জুনত প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ সামৰিব। উত্তৰাখণ্ডৰ লিপুলেখ পাছেৰে প্ৰায় ছবছৰ বিৰতিৰ মূৰত ভাৰত আৰু চীনৰ মাজত কাইলৈ সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পিথোৰগড় জিলাৰ ধাৰচুলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ভাৰতীয় ব্যৱসায়ীৰ প্ৰথমটো দল কাইলৈ তিব্বতৰ টাকলাকোট বজাৰ অভিমুখে ৰাওনা হ'ব। ধাৰচুলা মহকুমা দণ্ডাধীশ আৰু বাণিজ্য বিষয়া আশীষ যোশীয়ে জনোৱা মতে প্ৰথমটো দলত 17 জন ব্যৱসায়ী আৰু 9 জন সহযোগীকে ধৰি মুঠ 26খন বাণিজ্য অনুমতি পত্ৰ প্ৰদান কৰা হৈছে। বাণিজ্য নিয়াৰিকৈ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ বাবে গুঞ্জিত এটা সীমা শুল্ক কাৰ্যালয় স্থাপন কৰা হৈছে। বাণিজ্য অনুমতি পত্ৰৰ বাবে শতাধিক ব্যৱসায়ীয়ে আবেদন জনাইছিল বুলি উল্লেখ কৰি শ্ৰীযোশীয়ে দ্বিতীয় পৰ্যায়ত 25জন ব্যৱসায়ীক অনুমতি পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 2020 চনত কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু চীনৰ মাজৰ সীমান্ত বাণিজ্য বাতিল কৰা হৈছিল। দেশ দুখনৰ মাজৰ এই বাণিজ্য ব্যৱস্থাৰ পুনৰ মুকলিক লৈ সীমান্ত অঞ্চলৰ ব্যৱসায়ী তথা স্থানীয় লোকসকলে আনন্দ প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা ফিলাডেলফিয়াত হ'বলগীয়া গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰী কোষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ইপিনে ইষ্ট ৰাডাৰফৰ্ডত হ'বলগীয়া একেটা গ্ৰুপৰে আন এখন খেলত জাৰ্মানী আৰু ইকুৱেডৰ মুখামুখি হ'ব। কাইলৈ পুৱা 4:30 বজাত গ্ৰুপ এফৰ এখন খেলত জাপান ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে কানচাছ চিটিত হ'বলগীয়া আন এখন খেলত টিউনিছিয়া আৰু নেডাৰলেণ্ডছ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি পুৱা দক্ষিণ আফ্ৰিকাই গ্ৰুপ এৰ এখন খেলত দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নক আউটত প্ৰৱেশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ এটা গুদামৰ মুধচ ভাঙি মৃত্যু হোৱা লোকৰ পৰিয়ালবৰ্গলৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে। হাৰিয়ানাৰ গুৰুগ্ৰামত আজি ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ একাদশ শক্তি মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি গোৱাত ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। ভেনিজুৱেলাত অহা বিধ্বংসী ভূমিকম্পত এতিয়ালৈ 168জন লোকৰ মৃত্যু হোৱাৰ লগতে 900তকৈও অধিক লোক আহত হৈছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা গ্ৰুপ ইৰ এখন খেলত কুৰাচাও আইভৰী কোষ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: বাতৰিৰ পিছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। ষ্টুডিঅ'ত আছো কৰিশ্মা পূজাৰীৰ সৈতে মই ৰুজি মুদৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজি অতিথিৰূপে উপস্থিত আছে চলচ্চিত্ৰ পৰিচালক প্ৰণৱ ভঁৰালী আৰু অভিনেতা জিন্তু কুমাৰ কাশ্যপ। অনুষ্ঠানৰ আগ ধৰিব ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এতিয়া পোনে পোনে যাওঁ আহক হেল্ল' যুৱবাণীৰ মজিয়ালৈ।
2: নমস্কাৰ প্ৰতিগৰাকী শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আপোনালোকৰ প্ৰত্যাশিত লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰিয় শ্ৰোতা, সদায় দৰে আজিও আমাৰ সৈতে দুগৰাকীকৈ অতিথি উপস্থিত আছে। আমি অতিথিসকলৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম, কিন্তু তাৰ পূৰ্বে আপোনালোকক জনাই ল'ব বিচাৰিছো আমাৰ বিশেষ অনুষ্ঠানটি আপোনালোকে ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ শুনাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটী যোগে লাইভ সম্প্ৰচাৰ ইতিমধ্যে আপোনালোকে চাবলৈ পাইছে। যিসকল শ্ৰোতাই ৰেডিঅ' যোগে আমাক পোনপটীয়াকৈ শুনি আছে সেইসকল শ্ৰোতাৰ বাবে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে আমি মুকলি কৰি দিছো। মই শ্ৰোতাসকলক জ্ঞাতাৰ্থে মুঠত জনাই ল'ব বিচাৰিছো 0361266235 আৰু আনটো নম্বৰ হৈছে 9435405223। প্ৰিয় শ্ৰোতা, আজি ডিউটি ৰুমৰ দায়িত্বত আছে ৰূপচন্দা শৰ্মা।

0: তুলিকা দেৱী, সমান্তৰালকৈ নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাক সহায় কৰিছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, নিখিল শৰ্মা, হৰমোহন বৰ্মন, মায়ামণি শৰ্মা। প্ৰশ্ৰোতা ফেচবুক লাইভত আমাক সহায় কৰিছে ডিম্পুল বৰগোহাঁই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু মই ভাস্কৰ। আমি অনুষ্ঠানৰ আজি অতিথিগৰাকীৰ সৈতে আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছো। এগৰাকী নহয় দুগৰাকীকৈ অতিথি আজি আমাৰ সৈতে আছে। মই প্ৰথমে আপোনালোকক চিনাকি কৰাই দিম। যিখিনি সময়ত আচলতে আমি সন্দিহান হওঁ যে ক'ৰবাত অসমীয়া ছবিয়ে সেই পূৰ্বৰ যি ধাৰা সেই ধাৰাৰ পৰা বিচলিত হৈছে নেকি, সেই সময়ছোৱাতেই এখনৰ পাছত আন এখন ছবিয়ে অসমীয়া ছবি উদ্যোগটোক এটা আশাৰ ৰেঙনি দিবলৈ সক্ষম হৈছে। সেই আগতে যিধৰণে বাছ ভাড়া কৰি মানুহে অসমীয়া ছবি চাবলৈ হললৈ আহিছিল, সেই একেধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে কেইখনমান অসমীয়া ছবিয়ে। আৰু বৰ্তমানৰ সেই সময়ছোৱাত সেইকেইখন অসমীয়া ছবিৰ সৈতে ওতঃপ্ৰোতভাৱে যিসকল জড়িত তেওঁলোকৰ সৈতে আমি অনুষ্ঠানৰ জৰিয়তে কথা পাতিবলৈ চেষ্টা কৰিছো। আজিও তেনে এগৰাকী পৰিচালক, তেনে এগৰাকী অভিনেতা আজি আমাৰ হেল্ল' যুৱবাণীৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছো। মই প্ৰথমে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো। এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে আপোনালোক সকলোৰে চিনাকি এখন মুখ, যিখন মুখে বা যিটো ব্যক্তিত্বই শেহতীয়াকৈ বহুকেইখন অসমীয়া ছবি, কেৱল অসমীয়া ছবি বুলি ক'লেই আমি সংক্ষেপে কোৱা হ'ব, বিশেষকৈ অভিনয় কলাটোক তেওঁ ইমান যোগ্যতাৰে তেওঁ ধাৰণ কৰিছে যে তেওঁৰ সেই দক্ষতাই এতিয়া প্ৰতিগৰাকী অসমীয়া দৰ্শকৰ, প্ৰতিগৰাকী দৰ্শকৰ হৃদয় চুবলৈ সক্ষম হৈছে। মই চিনাকি কৰাই দিব বিচাৰিছো আপোনালোক সকলোৰে মৰমৰ চিনাকি অভিনেতা জিন্তু কাশ্যপ। জিন্তু, আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানৰ মাজত।
1: বহুত বহুত ধন্যবাদ।
0: মই এইখিনি শ্ৰোতাসকলক জনাই থব বিচাৰিছো আৰু কিছু সময়ৰ পাছতে আমাৰ সৈতে সংযুক্ত হ'ব এগৰাকী পৰিচালক তথা এগৰাকী অভিনেতা বুলি ক'লেও বৰাই কোৱা নহ'ব, পৰিচালক অভিনেতা প্ৰণৱ ভৰালী সংযুক্ত হ'ব। তেখেতৰ সৈতেও আমি কিছু মুহূৰ্তৰ পাছতে আপোনালোকক চিনাকি কৰাই দিম। মই সামগ্ৰিকভাৱে এই মুহূৰ্তত জিন্তুৰ সৈতে এই মুহূৰ্তত কথা পাতিব বিচাৰিছো। প্ৰথমে কোৱা, কেনে আছা?
1: ভাল, এতিয়া চুপাৰ স্পীড চলি আছে আমাৰ, খবৰ ভালেই আৰু অসমৰ ৰাইজে যথেষ্টখিনি মৰম দিছে আমাক, তো ভাল বুলিয়ে ক'ব লাগিব। আৰু লগতে আকাশবাণী গুৱাহাটীক ধন্যবাদ দিছো, অল ইণ্ডিয়া ৰেডিঅ'ক ধন্যবাদ জ্ঞাপন কৰিছো যে সৰুৰ পৰা যিটো বস্তু শুনি আছিলো, যিটো শুনি শুনি ডাঙৰ হৈছিলো, যিটো দ্বাৰা আমাৰ সাংস্কৃতিক জগতখনৰ আমাৰ প্ৰথম খোজ বা আমাক প্ৰথম চিনাকি কৰাই দিছিল, সেই অনুষ্ঠানটোৰ আজি মজিয়াত বহিব পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো আৰু অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছো, আমাক এনেকে সদায় আশীৰ্বাদ মৰম দি যাব।
0: এতিয়া আচলতে সামগ্ৰিকভাৱে এটা এটা বিজ্ঞাপন এসময়ত খুব আমি দেখিছিলো টিভি যে জনাব কিয়া চল ৰহা হে, এনেকে বুলি এজনে সোধে, তেওঁ কয় ফক চল ৰহা হে, এনেধৰণৰ কিবা এটা চলে। এতিয়া যদি আমি সোধো অসমত এতিয়া কি চলি আছে, সেইটো হ'ব
1: বৰ্তমান চুপা
0: চুপি চলি আছে। গতিকে সেই চুপা চুপিৰ যি কলা কৌশলী, যি অভিনেতা, যি পৰিচালক আজি আমাৰ সৈতে আছে, চুপা চুপি বুলি ক'লে আচলতে গোটেই সামগ্ৰিকভাৱে তেওঁলোকৰ পৰিচয়টো কিছু সংক্ষেপ হ'ব, সেয়েহে মই পৰিচয়টো চুপা চুপি অনা নাই, মই পৰিচয়টো তেওঁলোকৰ প্ৰকৃত যিটো পৰিচয় সেই পৰিচয়টোহে আনিছো। আৰু এই মুহূৰ্তত প্ৰিয় শ্ৰোতা, আমাৰ সৈতে সংযুক্ত হৈছে এগৰাকী পৰিচালক তথা অভিনেতা প্ৰণৱ ভৰালী। দাদা, আপোনাকো আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানৰ মাজত।
2: ধন্যবাদ।
0: আমি এই কথাখিনিয়ে পাতি আছিলো যে সেই এড এটা আছিল নহয় এটা সময়ত, বিজ্ঞাপন এটা, জনাব কিয়া চল ৰহা হে, ফক চল ৰহা হে বুলি কয়, এতিয়া অসমত কি চলি আছে,
2: চুপা
0: চুপা চলি আছে, সেই কথাখিনি আমি পাতি আছিলো। কিন্তু তাৰ লগতে এই কথাটো পাতিছো যে প্ৰণৱ ভৰালী বা জিন্তু কুমাৰ কাশ্যপৰ পৰিচয় কেৱল চুপা চুপি নহয়, তেওঁলোক আজিৰ প্ৰণৱ ভৰালী, আজিৰ জিন্তু কুমাৰ কাশ্যপ হোৱাৰ কাহিনী দীঘলীয়া, সংগ্ৰাম যথেষ্ট আছে, প্ৰত্যাহ্বান যথেষ্ট আছে, প্ৰতিকূলতা যথেষ্ট আছে, সেই কথাখিনি আজি আমি পাতিম। তাৰ সমানে সমানে চুপা চুপিৰ যি সাফল্য, সেই সাফল্যখিনি আমি জানিবলৈ চেষ্টা কৰিম, শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। যিহেতু পৰিচালক এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে, প্ৰথমে আপোনাৰ পৰা জানিব খুজিছো কেনে আছে?
2: বহুত ভাল, আপুনি?
0: একদম ভালে আছে। মই আপোনাৰ পৰা কথাখিনি আৰম্ভ কৰোঁ। এটা সময় আছিলে অসমীয়া চিনেমা এখন যেতিয়া হলত লাগে তেতিয়া মানুহে বাছ ভাড়া কৰি গাঁৱৰ পৰা চাবলৈ আহে। শেহতীয়া মাজৰখিনি সময়ত অসমীয়া ছবি উদ্যোগটো প্ৰায় মৰহি গৈছিলে। দুই এখন চেগা চুৰুকাকৈ চিনেমা ওলাইছিল যদিও বিভিন্ন ধৰণৰ কাৰণবশতঃ ছবিসমূহ সেই ধৰণৰ সফলতা নাপাইছিলে, ৰাজনৈতিক কাৰণো হ'ব পাৰে, বিভিন্ন ধৰণৰ বহুত তেনেধৰণৰ কাৰণৰ বাবে ছবিসমূহৰ এটা সময় স্থবিৰ হৈ গৈছিলে। আৰু তাৰ পাছৰ পৰা এতিয়াৰ সময়খিনি যদি কওঁ, ছবি উদ্যোগটো

0: আকৌবাৰ আকৌ পুনৰ ঠন ধৰি উঠিছে। প্ৰাণৰ শিল্পীগৰাকীয়ে যিধৰণৰ সপোন দেখিছিলে অসমীয়া ছবি এদিন বিশ্ব জগত স্পৰ্শ কৰিব, সেই দিশেৰে এতিয়া অসমীয়া ছবি জগত যাত্ৰা কৰিছে। আৰু তাৰ অন্তৰালত কেইগৰাকীমান পৰিচালকৰ নাম যদি আজি মোক ক'বলৈ কয়, তাৰ এগৰাকী হ'ব প্ৰণৱ ভঁৰালী। এতিয়া কথাটো হ'ল অসমীয়া চিনেমা, প্ৰণৱ ভঁৰালী, এই দুটা শব্দৰ অন্তৰালৰ কথাখিনি যদি ক'বলৈ কওঁ কেনেধৰণে ক'ব?
1: অসমীয়া ছবিৰ লগত প্ৰণৱ ভঁৰালীৰ নামটো বহুত আচলতে দেৰিকৈ আহিব, কাৰণ অসমীয়া চিনেমা আমাৰ 1935ত হৈছিল ন,
0: 35
1: ত, তেতিয়াৰ পৰা ইমান বিজ্ঞজনে, ইমান আমাৰ জ্যেষ্ঠ আৰু শ্ৰদ্ধাৰ, ইমান ডাঙৰ ডাঙৰ মানুহে অসমীয়া চিনেমাৰ এটা ৰূপ এটা দি থৈ দিছিল। তেতিয়া চাউথৰ বা বহুত কেইখন ষ্টেটৰ আজি যিয়ে ৰজনজনাই আছে পেন ইণ্ডিয়াত, তো তেখেতসকলে চিনেমা বনাবলৈ আৰম্ভই কৰা নাছিল। তো তেনেকুৱা এখন ঠাইত জন্ম হোৱাটো মোৰ সৌভাগ্য, আৰু সেই মহান বা বিজ্ঞ শ্ৰদ্ধাৰ ব্যক্তিসকলৰ থকাৰ পিছতো অসমীয়া চিনেমাৰ লগত মোৰ নামটো সংযুক্ত কৰাৰ এতিয়াও মোৰ যোগ্যতা পোৱা নাই। মই বিচাৰিম যাতে ময়ো কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰোঁ।
0: মই পুনৰবাৰ ক'ব বিচাৰিছোঁ, যিহেতু প্ৰণৱ ভঁৰালীৰ সৈতে কথা পাতি আছো, সেয়েহে প্ৰণৱ ভঁৰালীৰ ক্ষেত্ৰতে ক'ব বিচাৰিছোঁ, এই যে চুপা চুপি আপোনালোকে চাই আছে, সেই চুপা চুপিয়ে প্ৰণৱ ভঁৰালীৰ পৰিচয় নহয়। মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰণৱ ভঁৰালীৰ কেইবাখনো নাটক আমি চাইছো, কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আপোনাৰ কেইবাখনো নাটক চাইছো, গুৱাহাটী বিশ্ববিদ্যালয়তো কেইবাখনো নাটক চাবলৈ সক্ষম হৈছো। তাৰ অন্তৰালৰ কাহিনীখিনিও আজি আমি পাতিম, শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। মই প্ৰথমেই আপোনাৰ এই যাত্ৰাটোৰ বিষয়ে অকণমান পাতিব বিচাৰিছোঁ, কেনেকৈ আৰম্ভ হৈছিল, অভিনয়ৰ সৈতে কেনেকৈ জড়িত হৈছিল, আজিৰ প্ৰণৱ ভঁৰালীজন হোৱালৈকে যিটো যাত্ৰা অকণমান কওকচোন।
1: আচলতে যিয়ে যাত্ৰা মনত ৰাখে সি সফল হ'ব নোৱাৰে বুলি প্ৰথম কথা এটা আছে, তো মই মনত ৰাখিব নিবিচাৰোঁ। আপুনি সোধাৰ কাৰণে কৈছোঁ, মই একদম নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ সন্তান, মোৰ দেউতাই অটো চলায়, মা হাউচ ৱাইফ, আৰু মোৰ ভাইটি এজন আছে। মই বিৰাট ব্ৰাইট ষ্টুডেণ্ট আছিলোঁ এল পি স্কুলত থাকোঁতে, তো মা দেউতাই সপোন আছিল যে ই কিবা এটা কৰিব, আমাৰ ঘৰৰ পোহৰ ইয়ে হ'ব। কিন্তু মই যেতিয়া নাটক কৰিম বুলি ক'লোঁ, আৰু মই হাইস্কুলত পঢ়ি থাকোঁতে মোৰ লগৰকেইটাই নাটকৰ ৰিহাৰ্চেল কৰি আছিল, মই অকস্মাত এনেই সোমাই গ'লোঁ। আৰু সোমাই যোৱাৰ পিছত, এইখন কি নাটক কৰিছোঁ, ইয়াত কিছুমান বেটাৰ স্ক্ৰিপ্ট হ'ব পাৰি, তেতিয়া মই কিবা এটা লিখি দিলোঁ তাতকৈ ভাল বুলি সিহঁতে কৰিলে, আৰু চবেই হাত চাপৰি বজালে। সেই হাত চাপৰি সাহসত মই কলেজ গ'লোঁ। কলেজত মই প্ৰথম গৈ জিন্তু দাক লগ পাইছিলোঁ, আমি একেখন কলেজৰ আছিলোঁ, আৰু এখেতৰ মই প্ৰথম ভাল অভিনেতা মোৰ সন্মুখত দেখিছোঁ এখেতক। হেমেন দাসমণি ছাৰৰ নাটক এখন আছিল, তো মই নাটক কৰিলোঁ। তাৰ কিছুদিন যোৱাৰ পিছত যে নাই, মইচোন ভাবিব পাৰোঁ, মই লিখিব পাৰোঁ, মই কৰাব পাৰোঁ, মই এইটো লাইনতে যাম। তো মই যেতিয়া মই চিভিল ছাৰ্ভিচ দিয়া কথা আছিল, ক্লাছ 9 পঢ়ি থাকোঁতে পাপাক এদিন গৈছিলোঁ আৰু, তাৰপিছত মই এদিন ঘৰত গৈ পেলাই ক'লোঁ, মই ৰাতি ৰাতি যেতিয়া দেৰিকৈ আহোঁ আৰু, ক'লোঁ যে মই হেৰি কৰিম এক্টিং, পাপা বহুত খং উঠিল। আৰু সেই পোহৰ অহা কথাটো সেইদিনা ঘৰত অমাৱস্যা নামিছিল, পাপাই কান্দিছিল, মায়ে কান্দিছিল। তাৰপিছত কলেজ খতম কৰি পেলাই মই সেইদিনাই ওলাই আহিছিলোঁ গুৱাহাটীলৈ, এখন প্ৰাইভেট স্কুল, এখন অসম জাতীয় কিবা আছিল বিদ্যালয় নাৰেংগীত, তাতে মই শিক্ষকতা কৰিছিলোঁ, টিউচন কৰিছিলোঁ। টিউচন কৰি মই আবেলি 6টামান বজাত টিউচন খতম হয়, তেতিয়া ৰবীন্দ্ৰ ভৱন নাটক চাবলৈ আহোঁ। এইভাবে মই কলেজত পঢ়ি থাকোঁতেও মই কলেজৰ ক্লাছ খতম হয়, ট্ৰেইন এখনত উঠিলোঁ, নাটক এখন চাই পেলাই আৰু ট্ৰেইনত টিহলৈ গুচি যাওঁ। তো তাৰপিছত কটন কলেজত কিবা এখন ইণ্টাৰ কলেজ ড্ৰামা কম্পিটিশ্যন আছিল, তাত ড্ৰামা কৰি পেলাই, আচলতে পুৰস্কাৰ নহয়, পুৰস্কাৰ কিবা কিবি পাইছিলোঁ যদিও, সেইটো মোৰ সাহস আছিল। তাতে জিন্তু দাহঁতক লগ পাইছিলোঁ, জিন্তু দাই তেতিয়া কটনত পঢ়ি আছিল, কমল লোচন দাহঁতক লগ পাইছিলোঁ। লাহে লাহে এনেকৈ আগবাঢ়ি গৈ আছে, আৰু মই চবতকৈ সৌভাগ্যৱান বুলি ভাবোঁ, পৃথিৱীত যি ক্ষেত্ৰতে মানুহে নাযায় কিয়, ভাল মানুহ ওচৰত পোৱাটো বিৰাট ইম্পৰ্টেণ্ট। আৰু মই গুৱাহাটীত আহি প্ৰথমতে লগ পাইছিলোঁ কমল লোচন দা, তৰালী শৰ্মা মেম, ইন্দ্ৰ দা, আজিলৈকে ভুল মানুহ মই জীৱনত লগ পোৱা নাই। মোক গালি দিলেও খং কৰিলেও মোক সিহঁতে সঠিক পথটো দেখুৱায়, আৰু তাৰ কাৰণে এই চেগতে আজি অল ইণ্ডিয়া ৰেডিঅ', মই ৰেডিঅ' শুনি পেলাই কবিতা লিখিছিলোঁ। ত তো এই মঞ্চখনত থাকি পেলাই সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। হ্যাঁ, আৰু আৰু বহুত কাম আছে, এতিয়ালৈ একো মই নিজে কৰা বুলি ভবা নাই, ভৱিষ্যতৰ দিনত কৰিব লাগিব, কৰিম
0: নিশ্চয়কৈ। আমি আৰু কথা পাতি যাওঁ, বহু কথা পাতিব লগা আছে, মই জিন্তুৰ কাষলৈ মনটোত আহিছোঁ। সেই এটা প্ৰশ্ন যে চুপাৰ চুপিৰ পৰ্দাত যেতিয়া দেখা হৈছিলে তাৰ আগৰ পৰাই সেই মুখখন সকলোৰে চিনাকি, কেনেকৈ চিনাকি? আমি যদি হোষ্টেল নাইনৰ পৰা আৰম্ভ কৰোঁ, মোৰ চাগে হোষ্টেল নাইনটো মনত আছে বাবে মই কৈছোঁ, তাৰ আগৰ পৰা বহু তেনেধৰণৰ নজিৰ আছে। হোষ্টেল নাইনৰ পৰা আৰম্ভ কৰি আমি চুপাৰ চুপিৰ যিটো ডিজিটেল সংস্কৰণ আছিলে সেই কথাটো আমি ক'ব পাৰোঁ, বা যিখন এতিয়া ৰূপালী পৰ্দাত আমি দেখিবলৈ পাইছোঁ, এই চিনাকি মুখখনলৈকে অকণমান পৰিক্ৰমাটো জানিব বিচাৰিছোঁ।
2: ময়ো ই কোৱাৰ দৰে ময়ো মিডিল ক্লাছ ফেমিলি এটাৰ পৰাই বিলং কৰোঁ। তো মোৰ ঘৰ টিহুৰ, টিহুৰ আমাৰ পাকা মোৰ গাঁওখনৰ নাম, মোৰ গাঁও এখন নদী নৈপৰীয়া গাঁও এখন। তাত এটা সাংস্কৃতিক পৰিৱেশ পাইছিলোঁ সৰুৰ পৰা, আমাৰ ওচৰতে দৌল উৎসৱ হয় বা ওচৰতে বিহু হয়, ফেকশ্যন প্ৰতিযোগিতা হয় বা দেখিছিলোঁ, বা মোৰ দেউতাই গান শিকাইছিলে, তেওঁ ৰেডিঅ'ৰ লগত প্ৰথম তেওঁ চিনাকি কৰাই দিছিলে। তো তেনেকৈ এটা সাংস্কৃতিক পৰিৱেশ সৰুৰ পৰা পাইছিলোঁ, আৰু কিন্তু কেতিয়াও ভবা নাছিলোঁ যে মই এইটো ফিল্ডত আহিম। তো কলেজত থাকোঁতে প্ৰথম নাটক কৰিছিলোঁ হেমেন ছাৰৰ লগত, ইটো ক'লে আমি একেলগে, আমাৰে ছাৰ আছিল, আৰু তাত নাটক কৰিলোঁ। তাৰ আগতে দুখনমান সৰু সুৰাকৈ নাটক কৰিলোঁ, মানে আমাৰ বেকগ্ৰাউণ্ডটো বেছিকেলি নাটক হয়। তো নাটকৰ পৰা আহি কটন কলেজত আহিলোঁ, তাৰ আগতে আমি শ্বৰ্ট ফিল্মখন কৰিলোঁ দ্য লাষ্ট কল বুলি, তেতিয়া মোৰ প্ৰথম কেমেৰাৰ লগত চিনাকি আছিল। তো সেনেকৈ আৰম্ভ কৰি, আৰু আমি যে এই শ্বৰ্ট ফিল্মখন কৰিছিলোঁ আমি একো নিশিকাকৈ একো নাজানাকৈ, এতিয়া প্ৰথম 5D Mark II কেমেৰা আহিছে, টিহুৰ লগৰ এজন আছিল হেমন্ত বুলি, সি এনেকৈ এনেকৈ গোটেইকেইটাই মিলি আমি কৰিছিলোঁ। তাৰ পৰা আহি কটনত মই 3 বাৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা পালোঁ, সেইটোৱে আৰু অলপ মোক পুছ কৰিলে। কিন্তু যেতিয়া হোষ্টেল এৰিলোঁ, হোষ্টেলত থকালৈকে চব ইজি হৈ থাকে, তো যেতিয়া হোষ্টেল এৰিলোঁ, হোষ্টেল এৰাৰ পিছত লাইফটো অলপ জটিল হৈ গৈছিল, মানে ধৰক ৰুম ভাড়াটো যেতিয়া নিজে দিব লাগে বা এনেকুৱা টাইপৰ কিছুমান কথা আহিল ফাইনেন্সিয়েল। তাৰপিছত মই বহুত বছৰ কেমেৰাৰ পিছফালে আহি গৈছিলোঁ, মাছ কম কৰাৰ পিছত মই অলপ কেমেৰা এডিটিং এইবোৰ শিকিছিলোঁ, তো মই কেমেৰাৰ কাম কৰিছিলোঁ বা এডিটিঙৰ কাম কৰিছিলোঁ, কিন্তু সেই অভিনয়ৰ যিটো এটা পোক আছিল ভিতৰত, সেইটো মানে সেইবোৰ কাম কৰি থাকিলেও মানে অভিনয়টোহে চাই থকা যায়, মানে যে এইজনে এনেকৈ কৰিব পাৰিলে হয়, অনুক এনেকৈ পাৰিলে হয়। তো এনেকৈ থাকি থাকি থাকি ফাইনেলি মেডিল নলবাৰী কৰিলোঁ, সেইখন মোৰ প্ৰথম চিনেমা বুলি ক'ব পাৰি, তনুজ নাথৰ
0: পৰিচালনা।
2: সেইখন কৰি সেইখনত আমি প্ৰাক চিনে এৱাৰ্ডত আমি বহুতকেইটা পুৰস্কাৰ পালোঁ, মই বেষ্ট ডেবিউ এক্টৰ পালোঁ, সেইটো আকৌ ক'ৰবাত পোষ্ট কৰি দিলে। তো সেনেকৈয়ে আগবাঢ়ি গৈ গৈ গৈ এতিয়া চুপাৰ চুপি চলি আছে, মাজতে আমাৰ মালামাল বয়েজ বুলি এখন ওলাই গ'ল, সেইখনো ৰাইজে যথেষ্ট মৰম দিছিলে, আৰু এতিয়া চুপাৰ চুপি প্ৰণৱ ভৰালীৰ সৃষ্টি, বহু ভাল পাইছে ৰাইজে, মৰম দিছে।
0: সামগ্ৰিকভাৱে আমি শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিলোঁ দুয়োজনৰ আজি পৰ্যন্ত যিটো পৰিক্ৰমা সেইটো আমি জনাবলৈ চেষ্টা কৰিলোঁ। এতিয়া মই পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ। চুপাৰ চুপি সাধাৰণ অৰ্থত আমি যদি কওঁ, তেতিয়াহ'লে সেই কথাটোৱে ক'ব লাগিব যে মানুহক পুনৰ এবাৰ সেই সময়খিনিলৈ লৈ গৈছিলে যিটো সময়ত আমি নকিয়া মোবাইল এটাক লৈ পেলাই যথেষ্ট পৰিমাণে উৎসাহী আছিলোঁ, সেই সময়খিনিলৈ মানুহক লৈ যোৱা হৈছিলে। মই ডিজিটেল সংস্কৰণটোৰ কথা ক'ব বিচাৰিছোঁ, তাৰ পাছত চিনেমালৈ ৰূপান্তৰিত হ'ল, সেই চিন্তাটো কেনেকৈ আহিলে যে এনেধৰণে কাম কৰিম, এই মানুহখিনিক লৈ কাম কৰিম, কিন্তু এনেধৰণে কৰিম, অকণমান সেই বিষয়ে কওক।
1: মই প্ৰথম কথা এটা ক'ব খুজিছোঁ যে মই কোনো মানে গ্ৰেমেটিকেল ফিল্ম মেকিং নাজানো, মই মনত যি আহে তাকে ভাবোঁ, আৰু মই নাজানো যে ক্লাইমেক্স 90 মিনিটছৰ পৰা অমুক মিনিটছৰ ভিতৰত আহিব লাগিব, ষ্টাৰ্টিং চিনেমা এখনৰ এনেকৈ হয়, মই সেইটো কথা নাজানো, মই কাক লৈ কৰিম কেনেকৈ কৰিম সেইবিলাক কথা ভবা নাই। প্ৰথম কথা, মই গাঁওখন মিছ কৰিছিলোঁ, যেতিয়া ডিগ্ৰী এক্সাম দি পেলাই মই গুৱাহাটীলৈ গুচি আহিছিলোঁ, বহুদিন মই ঘৰতে যোৱা নাছিলোঁ। তাৰপিছত মই যেতিয়া ঘৰলৈ গৈছিলোঁ গাঁওখন মিছ কৰিছিলোঁ, যিখন গাঁৱত মানে বাৰিষা হ'লে ভলীবল, খৰালি হ'লে নৰা কাটি পেলাই পথাৰ মানে ক্ৰিকেট ফিল্ডত আমি নিজে বনাই পেলাই ক্ৰিকেট ফিল্ড বনাওঁ, আৰু যেতিয়া বহাগৰ প্ৰথম যে বৰষুণ আহে তেতিয়া আমি ফুটবল খেলোঁ, আৰু তাতে কেৰম বৰ্ড খেল হয়, চবে আমি একেলগে লগ হৈ আড্ডা দিওঁ, বাহনীৰ তলত তিনিআলিটো

0: যেতিয়া আমাৰ ঘৰলৈ গৈছিলে তেতিয়া সেইবিলাক নাছিল, একদম সৰু সৰু আমাতকৈ বহুত পোৱালিকেইটাই মোবাইল লৈ লৈ মানে জোনাকী পৰুৱাৰ নিচিনা, তেতিয়া জোনাকী পৰুৱা নাই মানে মোবাইলৰ ফ্লেছ লৈ পেলাই ঘূৰি ফুৰিছিল। তেতিয়া মই গাঁওখন যে হেৰাই গৈছে মই সেইটো কথা মোৰ বেয়া লাগিছিল, আৰু মই মানে নষ্টালজিয়া বস্তুটো এনেও ভাল পাওঁ। তাৰপিছত ভাবিলোঁ যে নাই, মই মোবাইলে আমাক কি মানে এফেক্ট কৰিলে সেইটো এটা মানে ঘটনা এটা ভাবিব ট্ৰাই কৰিছিলোঁ।
1: সেইখনেই পৰৱৰ্তী পৰ্যায়ত আপোনাৰ চিন্তাৰ প্ৰসাৰতা ঘটিল আৰু তেনেধৰণে আমি দেখিবলৈ পালোঁ। এতিয়া কথাটো হ'ল যে সাধাৰণ অৰ্থত এখন ছবি নিৰ্মাণ কৰিবলৈ যাওঁতে অকল প্ৰণৱ ভৰালীয়ে যে ছবিখন নিৰ্মাণ কৰিছে তেনেতো নহয়, প্ৰণৱ ভৰালী আঁৰত এটা বহুত ডাঙৰ টীম এটা আছে। মই সেইটো কথা জানিব বিচাৰিছোঁ যে সেই সাহটো যে মই কিবা এটা কৰিম এনেকৈ কৰিম, সেই সাহটো ক'ৰ পৰা পাইছিল, কেনেকৈ পাইছিল, সেই বিষয়ে অকণ কওকচোন।
0: চিনেমা বনোৱাটো এক্সেন্ট ড্ৰিম বুলি কয়, চবৰে চিনেমাত অভিনয় কৰাই হওক, চিনেমা বনোৱাই হওক, চিনেমাত গান গোৱাই হওক। আৰু সাহস ক'ৰ পৰা পাইছিলোঁ বুলি ক'ব লাগিলে মই প্ৰথমতে এজন মানুহৰ নাম ল'ব লাগিব, উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য, যিয়ে মোৰ এডিট কৰে। আৰু মোৰ ফিল্ম স্কুলো সেইখন তেতিয়া ৰাজগড়ত বাইলেন ফাইভৰ সন্মুখত ষ্টুডিঅ' এটা আছিল ছনিক ৱেভছ বুলি, এতিয়া সেইটো ষ্টুডিঅ' নাই। তো তেতিয়া আমি ৰাতিপুৱা 9টা বজাত যাওঁ ব্ৰেকফাষ্ট কৰি পেলাই আৰু গধূলি 5টা বজালৈ আহোঁ, 4খনমান চিনেমা চাই পেলাই। আৰু তেখেতে তেতিয়া গুৱাহাটী ক্লাবত আৰু তাৰ আগতে এটা ষ্টুডিঅ' এটা আছিল, তেখেতে ফেচবুকত পোষ্ট দিয়ে আজি মই চিনেমা চাম কোন কোন আহিব। তেতিয়া মই তেখেতৰ লগত ইমান ক্লজ নহয়, মই কমেণ্টত লিখিলোঁ দিয়া মই গৈ আছোঁ বুলি। তেতিয়া মেঘা ঢাকাদাৰা চাওঁ কিবা চাওঁ। তো আচলতে তাৰপিছত বহুত মানুহ আছে, কমল লোচন, নাম ল'বলগীয়া বহুত মানুহ আছে, তৰালী মেম, তৰালী মেমে মোক প্ৰথম আচলতে চিনেমা স্ক্ৰিপ্ট লিখিবলৈ তেখেতে কৈছিল, মানে তেখেতৰ ষ্টৰি এটা তুমি লিখিব পাৰিবা বুলি। সেইখন চিনেমা হৈ নুঠিল, হ'ব চাগে। তো
1: এতিয়া আশা কৰিব
0: মানুহে, মই ভবা নাছিলোঁ যে মই চিনেমা স্ক্ৰিপ্ট লিখিব পাৰিম। সাহস সেয়াই আৰু প্ৰথম কথা, সাহস যদিও মই নাম এইকেইজনৰ লৈছোঁ, মোক যে টিহুকলে যে নাটক কৰি থাকিবলৈ যে হাত চাপৰি বজাইছিল, মই কবিতা এটা পাঠ কৰি অহাৰ পিছত মঞ্চৰ পৰা নামি অহাৰ পিছত যে কোনোবা ছাৰ বা কোনোবা লগৰ এজনে যে হাক কৰিছিল, যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টেজত মই যেতিয়া নাটক কৰিছিলোঁ কোনোবাই যে কান্দি দিছিল মোৰ নাটক চাই পেলাই, আচলতে সেইকেইজনহে আচল মানুহ আৰু সেই মৰমৰ কাৰণে চাগে মই এইখিনি কৰিব
1: পাইছোঁ। অভিনয় কলা, অভিনয় সকলোৰে বাবে আচলতে নহয়, সেই কথাটো প্ৰতিজনে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ। সকলোৰে বাবে অভিনয় কলাটো নহয়, যিয়ে ধাৰণ কৰিব পাৰিছে তেওঁহে আচলতে অভিনয় কৰিব পাৰে এনেধৰণৰ কোৱা হয়। অভিনয়টো কিয় বাছি লোৱা হ'ল?
2: আচলতে ময়ো গম নাপাওঁ, মই কেতিয়াও ভবা নাছিলোঁ যে মই অভিনয় কৰি খাম বা এইটো মোৰ পেচা হৈ যাব, মই কেতিয়াও তেনেকৈ ভবা নাছিলোঁ। এইটো কৰিছিলোঁ এটা এক্সিডেণ্টেল বুলি ক'ব পাৰি মই অভিনয় অহাটো। মোৰ লগৰ এজন আছিল, তাৰ আছিল বেছি ইণ্টাৰেষ্ট অভিনয়ত, মই আছিল গানত। আমাৰ গান্ধীভৱন এতিয়া চিনেমা হল, এইটো গান্ধীভৱন বুলি হল এটা আছে, তাত সি এবাৰ এখন নাটক কৰিব খুজিলে। নাটকখন কৰোঁতে মানে তেতিয়া সৰু আছিলোঁ, তাক মানে কোনেও লগ নিদিলে মানে। তেতিয়া মানে মই ক'লোঁ যে ঠিক আছে, এটা কেৰেক্টাৰ মই কৰি দিম। তো সেনেকৈ গৈ গৈ এইখন ফাৰ্ষ্ট নাটক আছিল বঞ্জিত বৰ্মন, সেইখন ফাৰ্ষ্ট নাটক আছিল। তো সেই গোটেই কেৰেক্টাৰকেইটাই মিলাই মোৰ জীৱনৰ প্ৰথম নাটকখনত মই তিনিটা কেৰেক্টাৰ কৰিছোঁ মানে এখন নাটকত। বুঢ়া মানুহ এজনো হৈছোঁ, ডেকাও এজনো হৈছোঁ, এজন কিবা মৰা মানুহ হৈছোঁ। সেইদিনা যে প্ৰথম কৰিলোঁ, মোৰ মানে একো লগা নাই যে মই বহুত কিবা কৰি দিলোঁ, কিন্তু যেতিয়া মই নামি আহিছোঁ তেতিয়া মানে মানুহবিলাকে মোক এনেকৈ আঁকোৱালি ল'লে, যেনেকৈ ক'লে যে এই হাত চাপৰিকেইটা যে। তাৰপিছত আমাৰ টিহুৰ হিমাদ্ৰি শৰ্মা দা, হীৰক দা আছিল যেতিয়া, হেমন্ত ৰাজ তালুকদাৰ দা, তেওঁলোকে গোটেইকেইটা আহি পেলাই মানে ঘেৰি ধৰি যে হ'ব আমি নেক্সট নাটক কৰি আছোঁ তহঁতৰ লগত। তো সেই যিটো উৎসাহ, সেই যিটো এনেকৈ আগবঢ়াই লৈ আহিলে, তাৰপিছত মোৰ কিয় নাজানো এনেকুৱা লাগিল যে মোৰ কাৰণে চাগে অভিনয়টোৱে মানে মোৰ আছে চাগে ক'ৰবাত, মই তেতিয়া আৱিষ্কাৰ কৰিলোঁ নতুন। এনে কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ সৰুৰ পৰা একোৱে নাছিল যে মই অভিনেতা হ'ম, বা এতিয়াও মই নিজকে প্ৰপাৰ অভিনেতা বুলিতো ক'ব নোৱাৰোঁ, কাৰণ এতিয়াও শিকিহে আছোঁ আমি। এতিয়াও অৰুণনাথ ছাৰ কাষত থিয় দিলে আমাৰ এতিয়াও বুকু কঁপি থাকে মানে, যে স্কুল একোখন তেওঁলোক। এতিয়াও আমি তেওঁলোকৰ পৰা শিকি আছোঁ, কেৱল সেই ৰাইজৰ মৰমখিনি হাত চাপি কিনে এতিয়াও আপুনি অভিনয় কলাৰ লগত জড়িত বহুত মানুহক দেখিছে, যিটো শেষৰ ফালে

0: একটু অবস্থা হয়ে গেল, হাইট জব খুঁজি বলে গিয়া আর্থিক দুরবস্থা, মেডিকেল দুরবস্থা। তো সেই মানুহখিনি তথাপি চাবচোন অকল সেই হাত চাপৰি কেইটাৰ কাৰণে, সেই গামোচা দুখনমানৰ কাৰণে এতিয়াও গোটেই যান প্ৰাণ দি গোটেই জীৱনটো কাম কৰি গৈ আছে। সেইকাৰণে ক'ৰবাত নিজকে লাকি বুলিও ভাবোঁ যে এইটো লাইনত থাকি পেলাই।
1: কেতিয়াবা এই এই দৃশ্যবোৰ দেখি, যিটো কথা আপুনি ইতিমধ্যে উল্লেখ কৰিলে, এই দৃশ্যবোৰ দেখি কেতিয়াবা সন্দিহান হোৱা যায়নে?
0: সন্দিহান মানে এতিয়া অপশ্যন বেলেগ একো ৰখা নাই মানে আৰু সন্দিহান। আৰু এটা কথা ঠিক যে এতিয়া মানে অসমত আপুনি এজন অভিনেতা হ'ল, মই এইটো কথা ক'ব পৰা হোৱা নাই, কিন্তু মই যিখিনি দেখি আছোঁ এক্সপিৰিয়েঞ্চ তাৰ পৰা কৈছোঁ যে আপুনি এটা প্লেনিং কৰিব লাগিব, ফুল প্লেনিং এটাত আপুনি আগবাঢ়ি যাব লাগিব যে মই দিনটোত যদি মই 100 টকা পাওঁ তাৰে মই 20 টকা খৰচ কৰিম, 80 টকা সঞ্চয় কৰিম। তো তেনেকুৱা ধৰণৰ এটা প্লেনিং কৰি যদি চলে তেতিয়াহ'লে চাগে ক'ৰবাত, আৰু এতিয়াতো যথেষ্টখিনি সুবিধাও আহিছে চৰকাৰৰ, যেনে ESI-ৰ ব্যৱস্থা আহিছে, এনেকৈ এনেকৈ কিছুমান ব্যৱস্থাও আহিছে। তো সেইখিনি যিসকলে পাৰে বা গম নাপায় আজিৰ অনুষ্ঠানটোৰ জৰিয়তে গম পালে সেইখিনিৰ সুবিধাখিনি লাভ কৰিব পাৰে। বাকী কষ্ট কৰিব লাগিব আৰু অসমত, সেইটোৱে আৰু অসমৰ কথা।
1: মই পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ। আমি আজি আলোচনাটো মাইল খুঁটিটো চুপাচুপি বুলিয়ে ধৰি লৈছোঁ, কথাখিনি পাতিবলৈ সহজ হ'ব বুলি ভাবি ধৰি লৈছোঁ। এনেকুৱাও হৈছে, মোৰ ব্যক্তিগত অনুভৱ এনেকুৱাও হৈছে যে হয়তো আপুনিও চাগে তেনেকুৱা অভিজ্ঞতাৰ সন্মুখীন হৈছে, চুপাচুপি চোৱাৰ পাছত যিসকল অভিনয় কৰিম বুলি আগবাঢ়ি আহিছিল, যিসকলে চিনেমাৰ সৈতে জড়িত হ'ম বুলি আগবাঢ়ি আহিছে, তেওঁলোকে কোনো কোনোৱে বুকুত এটা সপোন ৰাখিছে, এদিন ময়ো প্ৰণৱ বহালী হ'ম, এদিন ময়ো জিন্দু কুমাৰ কাশ্যপ হ'ম। সেইসকলক আজি যদি কিবা এটা ক'বলৈ দিওঁ কি ক'ব?
2: প্ৰথম কথা হ'ল প্ৰণৱ বৰালী কেতিয়াও হ'ব নালাগে, কাৰণ মই নিজে ডাঙৰ এটা ভুল বুলি মই জানো।
1: কিয়?
2: মই যিকোনো পাৰফেক্ট নহয়, মই এবাৰ বস্তুটো একদম ফাইনেল যেতিয়া আউটপুটটো এক্সপৰ্টটো বহে তাৰপিছতহে মোৰ ভুলবিলাক ওলায় আৰু মই নিজে ডিপ্ৰেশ্যনত যাওঁ। তো মই সেইকাৰণে ফাৰ্ষ্ট কেইদিন চিনেমা ৰিলিজ হোৱাৰ পিছত মই মানে ৰুমৰ ভিতৰত সোমাই আছো, নাই এইখিনি আৰু মোকে কৰিব পাৰিলোঁ, এনেকৈ কৰিব পাৰিলোঁ হয়, এখেতসকলে গৈ আছে চিনেমা হলে হলে। তো মই বিচাৰোঁ যে ভাল মানুহ, আৰু প্ৰথম কথা হ'ল পঢ়িব লাগে, যিমান বেছি পঢ়ে সিমান নিপুণ হয়, সিমান তীক্ষ্ণ হয়। পঢ়াটো মেইন, আৰু পৃথিৱীত যেনেকৈ শিপা যিমান মাটিৰ গভীৰলৈ যায় সেই গছডালক মানে ধুমুহাই লৰাব নোৱাৰে। মানুহৰ ক্ষেত্ৰত যদি আপোনাৰ নলেজ যদি বেছিকৈ থাকে আপোনাক জীৱনত কোনো ধুমুহাই লৰাব নোৱাৰে। আৰু পৃথিৱীত শ্বাহৰুখ খানো এক্টৰ, আৰু আমাৰ গাঁৱত নগেনো এক্টৰ, নগেন এক্স ৱাই জেড বা তুমি। তো নগেনে কিহৰ কাৰণে শ্বাহৰুখ খানৰ মৰ্যাদাটো পোৱা নাই, শ্বাহৰুখ খানে যে পাইছে যে, বা যতীন বৰা বা ৰবি শৰ্মাৰ কথাটো কিহৰ কাৰণে পোৱা নাই? তেখেতসকলে দেহে কেহে নিজক সজাইছে, নিজক বনাইছে, আৰু নিজে বহুত বেছি পঢ়িছে। মই এটাই অনুৰোধ কৰিম মানে যিয়ে এই চেক্টৰটোত আহিব বিচাৰে, আৰু এইটো হ'ল চবতকৈ ইনচিকিউৰ এটা মানে কি কয় প্ৰফেশ্যন, যিটোত আচলতে সদায় ভয় খাই থাকে, মই হেৰাই যাম, ইয়াৰ পিছত কি হ'ব। ইভেন ময়ো মোতকৈ জুনিয়ৰ যিমান আছে চবে মোতকৈ বহুত ভাল ভাল কাম কৰে বা ভাবে, মই সিমানলৈ ভাবিবও নোৱাৰোঁ। তো মই সিহঁতৰ লগত, মই জ্যেষ্ঠসকলতো বেলেগ কথা, তেখেতসকলৰ পৰা মই শিকিছোঁ, মোৰ কম্পিটিশ্যন হ'ল জুনিয়ৰখিনিৰ লগত, সিহঁতে যিটো ভাবিব মই সেইটো ভাবিব নোৱাৰোঁ। আৰু সেই কথাটো সদায় মনত ৰাখি পেলাই যে এটা চাকৰিত, যিকোনো চৰকাৰী চাকৰি এটাত সোমোৱাৰ পিছত প্ৰত্যেক দিনা এখন ৰেজিষ্টাৰতে চাইন কৰিব লাগিব, এটা সময়ত আহিব লাগিব আৰু যাব লাগিব। কিন্তু এই প্ৰফেশ্যনটোত প্ৰথম দিনা যিদিনা ভাবিছিল যে এই প্ৰফেশ্যনটোত আহিম বুলি, সেইদিনা যিমানটো পঢ়িছে সদায় সদায় টোপনিৰ পৰিমাণটো কমি কমি যায় থাকে।
1: কেতিয়াবা আপুনি যে ক'লে যে মই হেৰাই যাম নেকি, এনেধৰণৰ অভিজ্ঞতাৰ কেতিয়াবা উপক্ৰম হৈছে নেকি, এনেধৰণৰ অভিজ্ঞতাৰ কেতিয়াবা সন্মুখীন হৈছে নেকি?
2: তেনেকে নাই হোৱা, কাৰণ মোৰ পাৰ্চনেল যিমান ৰিলেশ্যন আছে মানে মোৰ লগ বন্ধু কাকো সময় নিদিওঁ, ইভেন মই মোকো। মই এটাই কথা জানিছো যে মই এনেকুৱা ফেমিলি এটাৰ পৰা আহিছো, মই মা দেউতাক প্ৰুভ কৰিব লাগে, আৰু মই বহুত সময় দিওঁ মোৰ প্ৰফেশ্যনটোক,

0: চুপাচুপি আপুনি নকলেও আমি সেইটো ধৰি ল'ম যে আপোনাৰ জীৱনৰ অন্যতম এটা সফলতা। সেই সফলতাৰ টাৰ্ণিং পইণ্টটো যদি আপোনাক সুধো, কোনখিনি হ'ব, কেনেধৰণে হ'ব?
1: টাৰ্ণিং পইণ্ট কি নাজানো, সফলতাও হয় নে নহয় নাজানো, কিন্তু জীৱনৰ প্ৰথম চিনেমাখনত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চবেই ইমান মৰম দিছে, তাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাৰ্ণিং পইণ্ট বুলি নাজানো, মই এই চাগে ধন্যবাদ জ্ঞাপন কৰিবলৈ ঋষিকেশ পাটগিৰি, যিজন প্ৰডিউচাৰ আছিল, তেখেতৰ ভবাই নাছিলো গানটো মই প্ৰথমতে কৰিছিলোঁ, দীপলিন এবাৰ আৰু জুবিন গাৰ্গ ছাৰৰ। তাৰপিছত সেইটো কৰাৰ পিছত মই এদিন এনেই হেৰি কৰি মই এখন ছিৰিজ এখন কৰিব দিয়া, আৰু তেখেতে একো কথা নাই বতৰা নাই কৰা বুলি মোক দি দিছিল। আৰু তাৰ আগত মই কৃষ্ণচূড়া ডট কম বনাইছিলোঁ বাৰু, তো তাৰ কাৰণে যে চিনেমা হৈছে আৰু মানুহে ভাল পাইছে, তো টাৰ্ণিং পইণ্ট ঋষিকেশ পাটগিৰি।
0: মই পুনৰবাৰ জিন্তু কাষলৈ মূৰত আহিছোঁ। চিনেমা বা ডাঙৰ পৰ্দাৰ অভিজ্ঞতা চুপাচুপিয়ে নহয়, ইয়াৰ আগত আমি বহুকেইখন চিনেমাত দেখিবলৈ পাইছোঁ। ছবি এখনৰ প্ৰথম কাষ্টিঙৰ পৰা যেতিয়া ছবিখন প্ৰথম শ্ব'টো যেতিয়া হয়, এটা দীৰ্ঘ পৰিক্ৰমা, বহু যুঁজৰ অন্তত ছবি এখন ছবিগৃহলৈ লৈ যোৱা হয়, তাৰপিছত দৰ্শকে সেই মনোভাৱখিনি জনায়, এই যিটো পৰিক্ৰমা এজন অভিনেতা হিচাপে সেই অনুভৱখিনি কেনেকুৱা, যেতিয়া চিনেমা এখন চাই দৰ্শকে দৰ্শক ওলাই আহে, হলৰ বাহিৰত যেতিয়া সেই অভিনেতাজনক দেখে, দৰ্শক হিচাপে মোৰ অনুভৱখিনি মই জানো, অভিনেতাজনৰ অনুভৱখিনি কেনেকুৱা ধৰণৰ হয়?
2: প্ৰথম যেতিয়া আমি স্ক্ৰিপ্টটো পঢ়িছিলোঁ, তাতো বহু কেৰেক্টাৰটো চুপাচুপি ছিৰিজখনতো আছিল, ই মোক কৈছিলে যে এইবাৰ অলপ বেলেগ পাব, এনে ক'লে আপুনি ক'লে কাম কৰিব লাগিব, বোলো হ'ব চেষ্টা কৰিম, পঢ়ি উঠি বৰ ধুনীয়া লাগিল। তাৰপিছত গম পালোঁ যে এতিয়া মোৰ দায়িত্ব বাঢ়িল, তাৰপিছত মই সেইটো অনুযায়ী অলপ অলপ কৰিলোঁ কাম, কিন্তু চুপাচুপিৰ বহু কেৰেক্টাৰটোত আপোনাৰ মেকআপ আৰু কষ্টিউমত বহুত মানে ছাপোৰ্ট কৰে মানে কেৰেক্টাৰটোক, যিহেতু এটা বেলেগ কেৰেক্টাৰ। তাৰপিছত চিনেমাখন কৰি উঠি ইয়াক ই কৈ থাকে মানে যে এবাৰ চাই যাওকচোন, এবাৰ চাই যাওকচোন, এডিটিংটো চাই যাওকচোন, বোলো নাচাওঁ এতিয়া, একদম প্ৰিমিয়াৰৰ দিনা চাম, কাৰণ মই পাহৰি যাব বিচাৰিছোঁ যে কি কৰিলোঁ, আৰু মানে বহুত এটা লং টাইম গৈছিলতো হেৰিত মানে শ্বুটিঙৰ টাইমত, তো এটা দীঘলীয়া সময় গৈছে, তো আমি মাজত বহুত সময় মই একদম কেৰেক্টাৰটোৰ পৰা মানে হেৰি কৰি দিছিলোঁ, মানে মই পাহৰি গ'লোঁ আৰু মানে কেৰেক্টাৰ কি কৰিছিল, ডাবিংটোও কিবাকে কৰি শেষ ভাবিলে যে মই প্ৰিমিয়াৰৰ দিনাখন চাম, কিন্তু কিবা এটা কাৰণত মই প্ৰিমিয়াৰ চাব নাপালোঁ, মই দেৰিকৈ আহি গ'লোঁ। তাৰপিছত মই এই চিনেমাখন অডিয়েঞ্চৰ লগত বহি পেলাই চালোঁ, নৰ্মেল অডিয়েঞ্চৰ লগত, আৰু তেতিয়া অকল মোৰ কেৰেক্টাৰটো নহয়, এনেই চাপ'জ কৈ থাকে যে প্ৰিমিয়াৰটো ভালকৈ ক'বই, প্ৰিমিয়াৰটো হেৰি কৰিবই, মাতি আনা মানুহ, কিন্তু যেতিয়া আপুনি নৰ্মেল অডিয়েঞ্চৰ লগত বহি এখন চিনেমা চাব, যেতিয়া আমাৰ ল'ৰাকেইটা ওলালে মানুহে উকি মাৰিছে, আমাৰ ল'ৰাকেইটাই এইটো কৰোঁতে মানুহে হাত চাপৰি বজাইছে, তেতিয়া ক'ৰবাত ইয়াৰ সপোনটো, ক'ৰবাত মোৰ সপোনটো, ক'ৰবাত কমল কৌশিকতাৰ সপোনটো, মানে সেইটো এটা কেনেকুৱা মোমেণ্ট মই বুজাব নোৱাৰোঁ, মানে কি বুলি ক'ম এতিয়া, মানে এইটো গানো শিয়ৰি উঠা এটা মুহূৰ্ত, আৰু সেইখিনিৰ কাৰণে আচলতে মই যিটো কৈ আছোঁ যে সেইখিনিৰ কাৰণে কাম কৰে আচলতে গোটেই মানুহখিনি, যে আপোনালোকৰ সেই মৰমখিনিৰ কাৰণে সকলোৱে
0: নিশ্চয়কৈ। আমি ইয়াৰ পাছত অকণমান নাটকৰ কথা পাতিম, যিহেতু ফেচবুক যোগে আমাৰ অনুষ্ঠানটি সম্প্ৰচাৰ চলি আছে, মই কেইটামান কমেণ্ট পঢ়ি শুনাব বিচাৰিছোঁ। জলি লস্কৰ বাই আমাৰ অনুষ্ঠানটো চাই আছে পোনপটীয়াকৈ, তেওঁ এটা মন্তব্য আগবঢ়াইছে, প্ৰণৱৰ পৰিচালনাত মই এখন নাটক কৰিছিলোঁ বাউলী মেঘৰ সাধু, মই দৰ্শক হিচাপে আছিলোঁ, মই ভাগ্যৱান, তোমাৰ এই যাত্ৰা শুভ হওক প্ৰণৱ, সুবাসী সদায় আছে, এয়া জলিবাৰ মন্তব্য। অপৰাজিতা গোস্বামীয়ে লিখিছে, আজি অনুষ্ঠানত উপস্থিত থকা দুয়োগৰাকী অতিথিক আন্তৰিক শুভেচ্ছা জনালোঁ। ধীৰেণ ৰয়ে লিখিছে, শুভ সন্ধিয়া, হেল্ল' যুৱবাণী পোনপটীয়াকৈ শুনিবলৈ পাই ভাল লাগিল, আকাশবাণী গুৱাহাটী কেন্দ্ৰক ধন্যবাদ। এনেধৰণে বহুকেইটা মন্তব্য আহিছে, মই থাউকতে পোৱা মন্তব্যকেইটাহে পঢ়িবলৈ চেষ্টা কৰিছোঁ। আজিৰ অতিথি দুগৰাকীক স্বাগতম জনাইছে কিশোৰমণি বৰুৱাই, বৰুৱা ডেকাই স্বাগতম জনাইছে, এনেধৰণৰ বহুকেইটা মন্তব্য আহিছে, মই থাউকতে পঢ়ি শুনাইছোঁ। এতিয়া অকণমান জলি বাই প্ৰসংগটোলৈ ঠেলা এটা মাৰি দিলেই, গতিকে সেই প্ৰসংগটোৱে অকণ কথা পাতিব বিচাৰিছোঁ। এনে বহুকেইখন নাটক আমি চাইছোঁ, প্ৰণৱ ভঁৰালীৰ ৰচনা, প্ৰণৱ ভঁৰালীৰ পৰিচালনা, বাউলী মেঘৰ সাধুৰ পৰাই আমি আৰম্ভ কৰোঁ নে তাতকৈ অকণমান আগলৈ আমি যাম?

0: নাটকৰ আৰম্ভণিটোৰ পৰা অকণমান আৰম্ভ কৰিব বিচাৰিছো।
1: নাটক মই ফাৰ্ষ্ট মই অলপ আগতে ক'লো মই হাইস্কুলত এখন লিখিছিলো, তাৰপিছত এতিয়া এখেতে বেয়া পাব মই এটা কথা এটা ক'ম এতিয়া। তো মই কলেজত এখন নাটক লিখিছিলো ৰাজপথত শিয়ালৰ বা, আৰু এখেতক মই যেতিয়া কলেজত গৈ পেলাই ৰিহাৰ্চেল কৰি আছিল হিমন্ত ৰাজভঙে ছাৰৰ নাটক এখন হাল্লা বুলি, তেখেতে মদাহী কেৰেক্টাৰ এটা কৰিছিল, মোৰ বিৰাট ভাল লাগিছিল। তাতে মদাহী কেৰেক্টাৰ এটাৰে জি এছ ৰথকাণ্ডটোক লৈ পেলাই ৰাজপথত শিয়ালৰ বা বুলি নাটক এখন লিখিছিল। মই এখেতক ক'লো যিটো আপুনি এই কেৰেক্টাৰটো কৰিব লাগিব, এখেতে নকৰিলে। তাৰপিছত মই বেলেগক দি কৰালো, সেইখন আছিল মোৰ তাৰে আগতে আৰু এখন আছিল, আৰু নাটক লিখা মোক শিকাইছিল, মই চাগে নাম ল'বই লাগিব, তপন ডেকা। আৰু তাৰপিছত
0: তপন ডেকাৰ নাটক চাইছো আমি, ইগল নাট্য গোষ্ঠী বুলি নাট্য গোষ্ঠী আছিলে, তেওঁলোকে প্ৰেমৰ ইটো পাৰ বুলি এখন নাটক কৰিছিলে, খুব ভাল লগা নাটক আছিলে,
1: বহুত বহুত ধুনীয়া বহুত ধুনীয়া। তাৰপিছত কলেজত আহি পোৱাৰ পিছত এটা জমনি কেছ এটা আছে, মই এই নাটকখন লিখাৰ আগতে এখেতসকলে ঈদ ফেষ্টিভেলৰ ৰিহাৰ্চেল কৰি আছিল, তাৰপিছত ময়ো গ'লো আৰু ফূৰ্তিতে, তাৰপিছত মোকো কেৰেক্টাৰ এটা কৰিব দিলে, মই বিৰাট বেয়া অভিনেতা যদিও মই চান্স পালোঁ। তাৰপিছত তেতিয়া সেই বছৰে এটা কথা এটা হ'ল কি মানে হায়াৰ ছেকেণ্ডেৰী কৰা ল'ৰাই মানে সেই আহিব নোৱাৰে, ষ্টুডেণ্টে মানে ইউনিভাৰ্চিটিত আহিব নোৱাৰে। তো প্ৰথম যেতিয়া নাটকখন ছাৰে হিমন্ত ৰাজভঙে ছাৰে ৰেডিং দিছিল, তাৰপিছত ক'লে কোনোবাই বেয়া পাইছে যদি কোৱা কেনেকুৱা কি এনেকুৱা, তাৰ মই যে ছাৰে লিখিছে নাটকখন নাজানো, মই ছাৰক ক'লো বেয়া লাগিছে নাটকখন, তেখেতে ক'লে তুমি কি তুমি কিবা আইডিয়া দিয়া, ক'লে মই নেক্সট দিনা লিখিলো কিবা মন আকাশৰ তৰা বুলি নাটকখন, আৰু মই তেখেতক ক'লো যে এনেকুৱা মই এখন নাটক এখন লিখিছো, কৈছে এইখন এইখনতকৈ মোৰখনতকৈ বেয়া, কিন্তু মোৰখন মানে তাৰপিছত মই আহি পেলাই বেলেগক তেখেতে লিখিছে, মোৰ নাই নাই এইখনে ভাল বুলি কৈছো, মই বেয়াকে লিখিছিলো বাৰু, তেনেকুৱা কেছ এটা গৈছিল। তাৰপিছত এই ঈদ ফেষ্টিভেলত আহিব নাপাই পেলাই খঙত লিখিলো আমাৰ ৰাজপথত শিয়ালৰ বা, এখেতক কৰিব লাগিলো, এখেতে নকৰিলে মই বাৰে বাৰে কম এইটো কথা,
2: মানে আমি এখন নাটক অলৰেডি ৰিহাৰ্চেল কৰি আছো, তাত মই এটা কেৰেক্টাৰ কৰি আছো মতাই, ই এখন আকৌ লিখিলোৱে, ই বম উৎপাত দিয়া কলেজত এতিয়াও কৰো, সেইবোৰ এটা বেলেগ কাহিনী। তাৰপিছত আহি পেলাই মোক কৈছে আপুনি এইখন কৰক এইখন কৰক, মোক ছাৰে কি ভাবিব ৰান্ধা কৰি।
1: তাৰপিছত তেনেকৈ একাংশিকা নাট কিবা কিবি কৰিলোঁ বাৰু। তাৰপিছত মই গুৱাহাটী আহিলোঁ, তাৰ কটন কলেজত নাটক শিকালোঁ চি এম হোষ্টেলত, নিশিৰঞ্জন কে মল্লিকাক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটীত মোৰ প্ৰথম কাম দিছিল নিশিৰঞ্জন কে মল্লিকা, তেখেতে হোষ্টেলৰ সেই নাটক শিকাব মাতিছিল, তো তাতে মই নাটক কৰিলোঁ। তাৰপিছত তৰালি মেমৰ লগত চিনাকি হ'লোঁ থ্ৰু কমল লোচন্দা, তাৰপিছত তেখেতে আমাক মানে ফুৰাব চুৰাব লৈ যায় আমাৰ মন বেয়া হ'লে, আৰু এতিয়া মানে এখেতে এটা জোক এটা মাৰি থাকে মানে ষ্ট্ৰাগল কৰাৰ দিনতে ব্লেক কফি খাইছিলো এতিয়া হোৱাইট খাওঁ বুলি, তো এই ষ্ট্ৰাগল কৰি থকাৰ দিনতে মানে এতিয়াও ষ্ট্ৰাগল কৰিছোঁ, এনেই এখেতৰ জোকটো কৈছোঁ আৰু। তো তেখেতে আমাক মন বেয়া হ'লে ফুৰাব লৈ গৈছে কমল লোচন্দা আৰু মোক, তো তেখেতে কিবা কিবি ঘটনা কয় ষ্টৰী কয় এনেকুৱা। তো তেতিয়া ক'ভিড ষ্টাৰ্ট হ'বৰ তাৰে আগে আগে তেখেতে কিবা নাটকৰ ষ্টৰী এটা কৈছিল, আৰু সেইখন নাটক বহুতক লিখিব দিছিল, তো কোনেও মানে তেখেতে বিচৰা ধৰণত লিখিব পৰা নাছিল, তাৰপিছত মোক ক'লে তুমি লিখিব পাৰিবা নেকি, মই ঘৰত গৈ পেলাই কিবা ডেট এটা দিছিলোঁ 16th দিম, মই 21th দিলোঁ, তেখেতে ফাৰ্ষ্ট পেজটো পঢ়ি পেলাই প্ৰণৱ ইউ ডি ডিট তুমি পাৰিবা এনেকৈ। তাৰপিছত আহিলোঁ আৰু মেমৰ সাহসত মই ৰবীন্দ্ৰ ভৱনত, যদিও কটন কলেজৰ যিটো কম্পিটিশ্যন আছিল ৰবীন্দ্ৰ ভৱনত কৰিছিলোঁ, আৰু নিজৰ মানে পৰিচালনাত নিজে লিখা কথা এটা পইচা ভৰি যায় কোনোবাই চাব আহিব মই ভবা নাছিলোঁ। ক'ভিডৰ পিছত ৰবীন্দ্ৰ ভৱনত এখন ফাৰ্ষ্ট নাটক আছিল আৰু হাউচফুল আছিল, চাৰিটা চ'ল আছিল, তেখেতৰ ষ্টৰী এটা আছিল, তেখেতৰ মিউজিক আছিল বৰষাণী বা অতনু মহন্ত কৌশিক নাথ কমল লোচন তেখেতসকলে এক্টিং কৰে আৰু জ্বলিবা, তো জ্বলিবা আমাৰ মেম আমাক যেতিয়া তেতিয়াই পিটি দিয়ে ৰাস্তাত লগ পালে, তো তাতে কৰিলোঁ। আৰু মই তৰালি মেমৰ নাম বাৰে বাৰে লৈ আছোঁ এইকাৰণে, তেখেত জীৱনত মানুহৰ ভগৱান বুলি কোনোবা আহে নহয়, হয়তো কাৰোবাৰ প্ৰেয়সী বা হয়তো কাৰোবাৰ টিচাৰ, মোৰ মানে ভগৱান হৈ আছিল তৰালি মেম, তো মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যি এথিক্স শিকিছোঁ এইটো নকৰিবা এইটো নাপায় এইবিলাক কৰিলে পাপ লাগে, পাপ লাগে নালাগে নাজানো কিন্তু শিকিছো মেমৰ পৰা যে মই বেয়া কাৰো চিন্তা কৰিব নালাগে বেয়া কাৰো কৰিব নালাগে আৰু মোক মেমে যেতিয়া কৈছিল কাৰো বেয়া নকৰিবা একো নকৰিবা তোমাৰ ৰাস্তা নিজে নিজে খুলি যাব মই এই বয়সত এখন চিনেমা বনোৱা দিওঁ সপোনৰ গছৰ মোৰ জ্যেষ্ঠসকল এফটিআইৰ পৰা পাছ আউট এছ আৰ এফ টি আইৰ পৰা পাছ আউট ইমান ডাঙৰ ডাঙৰ মোতকৈ ইমান বিজ্ঞ জনা মানুহ ফিল্ম মেকিং পঢ়ি অহা মানুহে এতিয়ালৈকে মানে চিনেমা এখন তেখেতসকলে বিচৰা ধৰণে কৰিব পৰা নাই চাগে কৰা নাই কিন্তু মোক যি দিছে ভগৱানে তো মই সকলোৰে ওচৰত কৃতজ্ঞ মই এই বয়সত চিনেমা এখন কৰিছো সেয়াই আৰু নাটকৰ জানিলো তাৰপিছত আমি কাটকা বুলি আমাৰ কমাৰ্চৰ আড্ডা এটা আছে তাতে অৰূপজ্যোতি বৰুৱাই এদিন চবকে জজ এটা উঠাই যায় ধৰে নাটক এখন কৰ কি আড্ডা দি থাকে এনেকে এনেকে আমি শংকৰদেৱক বিচাৰি পেলাই নাটক এখন কৰিলো এখেতো এক্টিং কৰিছিল তাতে কমাৰ্চৰ গোটেই গেল লগ হৈ পেলাই তাৰপিছত হেমন্ত আৰু নাটক ৰখিলো আৰু সংকল্পজিৎ হাজৰিকাক বাবলৈ তাক ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে মোক বিশ্বাস কৰি পেলাই দুবছৰ মোক টান লিখিবলৈ দিছে
0: আচলতে এই কথাখিনিয়ে আজি প্ৰণপ্ৰহালীজন হোৱাৰ ক্ষেত্ৰত যিখিনি সংগ্ৰাম লুকাই আছে যিখিনি প্ৰত্যাহ্বান লুকাই আছে যিসকল নতুন শিকাৰু আহিছে তেওঁলোকক যথেষ্ট পৰিমাণে সহায় কৰিব সেই উদ্দেশ্যৰেহে আচলতে আমি কথাখিনি সুধিছিলোঁ মই পুনৰবাৰ জিন্তুৰ কাষলৈ মনত আহিছোঁ চুপা চুপি পৰ্দাত লাগে সকলোৱে হিলদল ভাঙি চাবলৈ গৈয়ে আছে এতিয়া মানুহ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰা হৈছে এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি যে এই মুহূৰ্তত
2: বেলেগ নাই মই কেৱল এটা বস্তু লক্ষ্য কৰিলো মানে আমাৰ গোটেইকেইটা যায়তো কমল কৌশিকত যেতিয়া যায় অডিয়েঞ্চ আহি পেলাই ধৰক দাদা চেলফি এটা উঠিব পাৰিম নেকি এটা ৰিকুৱেষ্ট কৰে মই গলে বহুদা মানে একো নাই মানে এইটো আপোন বোলে আমাৰ মানুহ ঘৰৰ মানুহ মানে এনেকা টাইপত ডিঙি চিঙি ধৰি পৰা মানে সেই যিটো মৰম মানে এনেকা টাইপ মোক যেন বহুত দিনৰ পৰা চিনি পায় সেনেকুৱা টাইপ এটা পালো এবাৰ মানে বহুত জেগাত এইটো পাইছো আৰু সেই হেৰিখিনিৰ কাৰণে সেই মৰমখিনিৰ কাৰণে ক'ৰবাত মানুহৰ লগত এতিয়া মানে ইণ্টাৰেকশ্যন কৰাত বহুত সুবিধা হৈছে মই এনে বহুত মানে মাতিম নে নামাতিম এনেকুৱা টাইপ থাকোঁ মানে তো এতিয়া মানুহখিনি ইমান ধুনীয়াকে নিজে আহি খোলা মনোভাৱেৰে মাতে মানে তো ভাল লাগিছে
0: মোক এই এইবাৰৰ প্ৰশ্নটো উমৈহতীয়া হ'ব দুয়োজনৰ বাবে কোনজনে প্ৰথমে কয় সেইটো দুয়োজনে বিবেচনা কৰি ল'লে হ'ল এতিয়া দুয়োজনৰ ক্ষেত্ৰত যথেষ্ট দায়িত্ব বাঢ়িছে মানুহে আপোনালোকৰ পৰা আশা আৰু অধিক কৰিবলৈ লৈছে সেয়া লাগে চুপা চুপিয়ে হওক সেয়া লাগে কৃষ্ণ চোৰাই হওক মেদিন নলবাৰীয়ে হওক চুপা চুপিয়ে হওক মই দুয়োজনৰ ক্ষেত্ৰতে কথাটো কৈছোঁ মানুহে এইটোৱে আশা কৰিছে এতিয়া মই বৰ বেছিদিনৰ কথাও নহয় আজিকালিৰ ভিতৰত যেতিয়া সামাজিক মাধ্যম আমি চাওঁ ফেচবুকটোৱে যদি খুলিও কৃষ্ণচূড়া টু আকৌ আহি আছে 2.0 আহি আছে এনেধৰণৰ কিছু কথা বতৰা দেখোঁ আৰু সেইবোৰ দেখিলে মই ব্যক্তিগতভাৱে মোৰ মনটো ভাল লাগে যে আকৌ কৃষ্ণচূড়া আহিব আকৌ আমি চাবলৈ পাম যদি যেতিয়া চুপা চুপিখনৰ চিনেমা হ'ব বুলি যেতিয়া কথাটো ওলাইছিলে আমি নিজেই বাতৰি সংগ্ৰহ কৰিছিলোঁ সেইখিনি সময়ত তেতিয়া আমাৰ মনটো ভাল লাগিছিলে চুপা চুপি কিবা ডাঙৰ পৰ্দাত চাম এগৰাকী সাধাৰণ দৰ্শক হিচাপে মই যথেষ্ট পৰিমাণে সুখী হওঁ আৰু আপোনালোকৰ মুখলৈ আমি বাট চাই থাকোঁ দায়িত্ব যথেষ্ট আছে ইয়াৰ পাছৰ পৰিকল্পনাবোৰ কেনেধৰণৰ হ'ব বা এই যিখিনি দায়িত্ব এই দায়িত্বখিনি আপোনালোকে কেনেধৰণে গ্ৰহণ কৰিব দুয়োগৰাকীলৈ সেই প্ৰশ্ন আজি কবিতা এটাও শুনিম
1: অকল কবিতা নহয় না তপন লিখে বিৰাট ধুনীয়া
2: লিখিম কবিতাৰ কথা পিছত আমি পাতিম এতিয়া প্ৰথম যিহেতু দায়িত্বৰ কথা ওলাইছে দায়িত্বৰ কথাটো ৰাইজলৈ এটা অনুৰোধ প্ৰণৱপ্ৰণালী আগতে বহুতখিনি কাম কৰিলে বা ইয়াক মই কেতিয়াও পাৰ্চনেলি মোৰ থেংক ইউ দিব মনো নাযায় মানে মানে একেলগে গৈ থাকিম মানে কি থেংক ইউ দি থাকিম মানে বেলেগ বেলেগ লগা তো মই ৰাইজলৈ এইবাৰ অলপ মিশ্ৰিত প্ৰতিক্ৰিয়া এটা আহিছিলে বহুতে লিখিছে যে মোকখিনি ভাল নাপালোঁ মোকখিনি ভাল তো মোৰ এটা অনুৰোধ থাকিল ৰাইজলৈ যে আপোনালোকে প্ৰণৱ ভঁৰালীৰ যিহেতু তাৰ প্ৰথম চিনেমা এখন আৰম্ভণি হৈছে পুলিটো জাষ্ট ৰুইছে আকৌ বহুত দূৰ বাকী আছে আপোনালোকে প্লিজ প্ৰণৱ ভঁৰালীয়ে তাৰ যিখিনি সৃষ্টি আছে সেই সৃষ্টিক লৈ পেলাই যদি আপোনালোকৰ কিবা আখুৱা আছে আপোনাৰ কিবা সন্দেহ আছে আপোনালোকে প্ৰণৱ ভঁৰালীক ডাইৰেক্ট মেইল কৰক সি শুধৰোৱাৰ নিশ্চয় চান্স পাব এইটো কথা মই ডাইৰেক্ট কৰি দিলোঁ আজি প্ৰণৱ ভঁৰালী আৰু ৰাইজৰ লগত কাৰণ এতিয়া এনেকুৱা হৈছে যে সামাজিক মাধ্যমত আমি লিখি থাকিলে আমি কেতিয়াও এইটো আমাৰ চকুত নপৰিব পাৰে বা ইয়াৰ চকুত নপৰিব পাৰে।

0: আপনাদের একটা গঠনমূলক সমালোচনা বিচাৰে যদি অসমীয়া সিনেমার যদি একটা উন্নতির স্বার্থ আপনাদের যদি গঠনমূলক সমালোচনা একটা বিচাৰে তাহলে আপনাদের ডাইরেক্ট অকল প্রণব ভঁৰালী বলে কোৱা নাই কথা, যোনে সিনেমা বনাইছে আপনার যদি কিনা কবলগা থাকে আপনি ডাইরেক্ট সেই মানুষজনক টার্গেট করক যে মানে লগ করে সেই কথা কম বা তেখেতক মেইল করে সেই কথা কম, তেতিয়াহে কিন্তু সেই গঠনমূলক আলোচনা তো হব বলে মানে ভাবো। বাকি দায়িত্ব আমি পালন করিম মরম দি থাকি।
1: এই কথা মানে একটা কথা কোথাও যদি কিনা একটা বস্তুর সমালোচনা না থাকে, যদি মানে কিনা একটা আপনার কবিতা একটা শুনালো আপোনাৰ ভালো নালাগিল বেয়াও নালাগিল হাই পেলাই গুচি গল, সেইটোতো সৃষ্টি হব নোৱাৰে। কোনোবাক যদি বেয়া লগাইছে তাৰ মানে তেখেতক আঘাত কৰিছো আৰু সেইটো ক্ষেত্ৰত মই সফল
2: সফল।
1: আৰু মই যিয়ে লিখিছে যিয়ে অমুকখিনি ভাল লাগে অমুকখিনি বেয়া লাগিছে ভাল লাগিছে কৈছে তেখেতসকলৰ ওচৰত সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু এটা কথা মই ডিছক্লেইমাৰ দি দিব খুজিছো যে ৰিভিউ দিব জানিব লাগে, ৰিভিউ কেনেকৈ দিয়ে সেইটো জানিব লাগে যাতে কারো অনিষ্ট নহয়। আর আমি অসমীয়া মানুহ মানে ইটো হেতুক সাপোর্ট করা, যদিও কেকরা বলে মানে কেকরা বলে কিন্তু বিশ্বাস নকরো, কারণ মোক মোর জীবনত লগ পাওয়া সব মানুষে মোক সাপোর্ট করে আহি আছে। তো মই কোনবাত লেখ কোনবাত লেখাত আছে বলে মই কেকরা বলে নকম, আর যেহেতু সাপোর্টিভ হয় তো তেখেতসকলে আসলে সাপোর্ট করে পেলে কেনেকে লিখবলে সেটা সাকে না জানে লিখছে যে মূল কথা বলে কোয়া নাই, অসমীয়া সিনেমা যিকোনো সৃষ্টি এটা কেনেকে সমালোচনা করব লাগে সেই লাইন কেটা জানিব লাগে, কথা কোৱাৰ ধৰণ থাকে তো কথাতে কি বটা পায় কথাতে কথা যায়
0: গঠনমূলক সমালোচনা এটা।
1: আৰু যিয়ে লিখিছে মই যদি কিবা এটা বস্তু লিখিছো পইচা ভৰি কোনোবা সিনেমা এখন চাব আহিছে একো কথা নাই বতৰ নাই ভালো লাগে নাই বেয়াও লাগে নাই ওলাই গুচি গৈছে সেইটো সৃষ্টি হব জানো, মই যদি কাৰোবাক বেয়া লগাইছো কাৰোবাক যদি বিৰাট ভাল লগাইছো কাৰোবাক যদি কন্দুৱাইছো কাৰোবাক যদি হাইছো এইটোহে সৃষ্টি, তাৰমানে মই সফল।
2: এটা অনুরোধ আছিলে যেতিয়া মই দেউতাক হম কবিতাটো অকণমান
0: কবিতাটো নাই চাগে কবিতাটো মোৰ
2: অনুৰোধ আছিলে আমাৰ যিসকলে ফোন লাইনত আমাৰ বহি আছে ফোন সংযুক্ত কৰাই দিয়া যিসকল বহি আছে তেওঁলোকৰ অনুৰোধ আছিলে মই অনুষ্ঠানটোৰ আদৰ্তা হিচাপে সেই অনুৰোধটো আগবঢ়ালো। এতিয়া আপোনালোকৰ কথা অনুৰোধটো আপোনালোকে কেনেকৈ ৰক্ষা কৰে?
0: কবিতাটো শুনাৰ পৰিলে বহুতেই ভাল পালোঁ হয় কিন্তু কবিতাটো মোৰ তাত এতিয়া
2: আমি
0: কথাখিনি নাই
2: নিশ্চয় আমি অত্যন্ত দুঃখিত যে খুব সীমিত সময়ৰ ভিতৰত যিহেতু আমি কবিতাকেইটাৰ অনুৰোধ জনালোঁ সম্ভৱো নহয় যেতিয়া মনত নাথাকে তেতিয়া এনেধৰণৰ সমস্যাবোৰ আহে, কিন্তু এইটোতো চাগে নুই কৰিব নোৱাৰি যে বগৰ এটা সংলাপ মনত নাই, বিহুৱে আহিল নেকি
0: ইমান বিচাৰলে বিহুৱে আহি পালে
2: মই নিজেও যেতিয়া চিনেমাখন চাইছিলো এই সংলাপটো মতাৰ পাছত মানে ছবিখনৰ এটা বৈশিষ্ট্য মই খুব ভাল পালো নিজাববীয়াকৈ ভাল পালো, সময়ে সময়ে মানুহে কান্দিছে সময়ে সময়ে মানুহে অত্যন্ত সষ্টম হৈছে কি হব কি হব আৰু সময়ে সময়ে মানুহে প্ৰাণ খুলি হাঁহিছে, এই মিশ্ৰিত যিটো আবেগ মানুহক দিব পাৰিছে ছবিখনে এইটোৱে আচলতে প্ৰণৱ ভঁৰালী এণ্ড টীমৰ যিটো সফলতা সেই সফলতা বুলি মই ভাবোঁ মোৰ ব্যক্তিগতভাৱে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি অনুষ্ঠান সামৰিব লাগিব, অনুষ্ঠানৰ সময় সামৰাৰ সময় আহি পৰিছে, তথাপিও আমি সংক্ষেপে কেইটামান সময় আমাৰ হাতত আছে আমি কথাখিনি পাতিম পাতিয়ে শেষ কৰিম। কবিতা নাটক ছবি চিনেমা অভিনয় বা পৰিৱেশ্য কলাৰ সৈতে আপুনি বিশেষভাৱে জড়িত, মই যদি আপোনাক সুধোঁ বিশেষকৈ অভিনয়ৰ কথা যদি সুধোঁ মঞ্চ আৰু চিনেমাৰ পৰ্দা বা কেমেৰা এই দুটাৰ ভিতৰত আপোনাক যদি বাছি ল'বলৈ কওঁ কোনটো বাছি ল'ব আপুনি বা কোনটো ভাল লাগে?
1: নাটক মঞ্চ এক আখৰত
2: কিয়
1: সেইটো লাইভ যিটো মজা সেইটো মানে চিনেমা এখন শ্বুট কৰি আনি পষ্টত বেলেগ বনাই দিব পাৰিব কিন্তু ষ্টেজত থিয় হৈ আপুনি মানুহক যিটো দেখুৱাব সেইটো হাৰ্ট টু হাৰ্ট কানেকশ্যন হয় মানে, তো চিনেমা এখনত কিবা এটা চিন যদি ভাল নালাগেও চাউণ্ড আৰু বিজিএমেৰে আপুনি সেইটো গাত লগাই দিব পাৰিব তাতে এক্টৰৰ একো মানে ক্ৰেডিটছ নাথাকে। তো মই ভাবোঁ যে মঞ্চখন এজন মানে অভিনেতাই হোক, পরিচালকেই হোক, রাইটারে হোক, মঞ্চখন প্রথম বস্তু যে এখন আসলে স্কুল এখন মঞ্চখন এক কথা।
2: এটা প্রশ্ন বুঝিলো
0: নাটক
2: কিয় অভিনয়ৰ সৈতে জড়িত লোকসকল যেতিয়া ইয়ালৈ আহে এই প্ৰশ্নটো প্ৰায় সোধাই হয় আৰু তেওঁলোকে নাটককে আচলতে প্ৰাধান্য দিয়ে আৰু উত্তৰটো সেই একেধৰণে আহে, মানুহৰ আবেগখিনি তাতেই শেষ হয়, তাতেই সামৰি লয় তেওঁলোকে আৰু তাতেই ভাল বেয়া গোটেইখিনিৰ প্ৰশ্নৰ উত্তৰ মঞ্চৰ পৰা নামি অহা বা মঞ্চত থাকোঁতেও আচলতে পোৱা যায়, তাৰ অনুভৱটো অত্যন্ত সুকীয়া। এতিয়া কথাটো হ'ল যে পরিকল্পনা কি আছে
1: সিনেমা
2: সিনেমা নাটক যে
1: নয় সিনেমাই আছে নেক্সট এখন সিনেমা এখন
2: কেনেবাকে কৃষ্ণচূড়া হব নেকি
1: কৃষ্ণচূড়া ডট কম টু আহি আছে সিরিজ হিসাবে আর সিনেমা এখনো আহিছে যখন সিনেমা ইয়াতকে আর লজিক নহুয়া এনে মতো কমার্শিয়াল ইণ্ডাষ্ট্ৰিৰ মানুহ বা এই সমালোচক কেইজনে যদি কৈ যায় এটা টিকেটত 20,00,000 টকাকে দি এখন চিনেমা বনোৱা, মই অকল 10 মানুহৰ কাৰণে চিনেমা বনাম, 10 মানুহেতো ইমান টকা নিদিব চাগে, দিলে ভাল বাৰু, যিহেতু নিদিয়ে কমন মানুহৰ পৰা যিহেতু 200-150 টকাকে চিনেমা এখন বনাব লাগিব, কমন মানুহে ভাল পোৱাকে চিনেমাখন মানে বনাইছিলো চুপাৰ ছবিখন, নেক্সটখন কমন মানুহে ভাল পোৱাকে বনাম আৰু ডাঙৰ
2: সকলোৱে এনেধৰণে ডাঙৰকৈ চাবলৈ পাব আৰু আমি আচলতে সুভাষিক জনাব পাৰোঁ অভিনন্দন জনাব পাৰোঁ আৰু এগৰাকী দৰ্শক হিচাপে সেই আনন্দখিনি আমি উপভোগ কৰিব পাৰোঁ। একেটা প্ৰশ্ন জিন্তুলৈও থাকিব, পৰিকল্পনা কি আছে অভিনয়ক লৈ?
0: পৰিকল্পনা বহুত আছে কিন্তু কল্পনা কৰি আছোঁ মানে এতিয়ালৈকে একো হেৰি হোৱা নাই, মালামাল ভোজ আহি আছে, হোষ্টেল আহি আছে, এনেকৈ দুখনমান আহি আছে কিন্তু এতিয়াই ক'ব পৰা হোৱা নাইগৈ মানে, কিন্তু এটা পৰ্যায়ত চলিয়ে আছে, ৰাইটিঙৰ কাম চলি আছে। বাকী মোৰ আটাইতকৈ আজি অনুষ্ঠানটোত বেয়া লাগিল, মোক ৰিকুৱেষ্টটো মই ৰাখিব নোৱাৰিলোঁ কিন্তু তথাপি মই দুটা লাইন তেওঁলোকৰ কাৰণে শুনাই দিব
2: বিচাৰিছোঁ,
0: মোৰ দুটামান লাইনে মনত আছে, সেইটোৰ কাৰণে উদীপ্ত ভট্টাচাৰ্যৰ কবিতা আছিলে, তেওঁ চাগে মোক বেয়া হ'ব মোৰ কবিতাটো মনত নাই, যেতিয়া মই দেউতাক হ'ম, যেতিয়া মই দেউতাক হ'ম, ইফালে এবাৰ চাম সিফালে এবাৰ চাম, হয়তো নাচি দিম বাথৰুমত গৈ, এনেকুৱা ধৰণৰ আছিল কবিতাটো, কিন্তু মোৰ একদম ভালকৈ মনত নাই।
2: আমি এইখিনিতে হাত চাপৰি এটা বজাব লাগিব, যিসকলে অনুৰোধ জনাইছিল তেওঁলোকো নিশ্চয় সুখী হৈছে দুটা লাইন শুনি, আমি আশাবাদী। এতিয়া শেষৰ ফালে আমি আহিছোঁ, পৰিচালক হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ছবিখন কেৱল অসমতেই নহয় ৰাজ্যৰ পৰিধি ভাঙি দেশৰ বিভিন্ন প্ৰান্তত ছবিখন চলি আছে, ছবিখনৰ শেহতীয়া খবৰ আপোনাৰ পৰা কিছু জানিব বিচাৰিছোঁ।
1: একৰ্ডিং টু বুক মাই শ্ব' ইষ্টত মানে গোটেই দেশৰ ইষ্টত আমাৰ চিনেমাখন নাম্বাৰ 1 আছে বুক মাই শ্ব'ত আৰু 2nd উৰিয়া চিনেমা এখন, তো সেইটো চবতকৈ ডাঙৰ কথা,
2: অভিনন্দন জনাইছো। এতিয়া চুপাচুপি কেতিয়ালৈকে অসমত চলিব বা বাহিৰত আৰু কলৈ নিয়াৰ পৰিকল্পনা আছে?
1: অটিটিত দিয়াৰ কথাটো চলি আছে, কি হয় নাজানো, যিহেতু মানে নেশ্যনেল অটিটি কেইটাই আমাৰ অটিটি অডিয়েঞ্চ নৰ্থ ইষ্টত কম কাৰণে ল'বলৈ অকণমান দিগদাৰ পায়, তথাপিতো আমি চেষ্টা এটা চলাই আছো আৰু কিমান দিন চলিব বুলি ক'লে যিমান দিন মৰম দিব সিমান দিন চলিব, যিমান দিন হললে মানুহ আহিব সিমান দিন, এতিয়ালৈ বাৰু ভিৰ কমা নাই, চবতে হাউচফুল হৈ আছে, চবকে থেংক ইউ, চবেই আহক দুবাৰ তিনিবাৰ 10-12 চাওক।
2: একেবাৰে শেষৰটো প্ৰশ্ন যিটো নিয়ম মাফিক প্ৰশ্ন দুয়োজনলৈ উমৈহতীয়াকৈ, আজি অনুষ্ঠানত উপস্থিত হৈ কেনেকুৱা লাগিলে, মানে আকাশবাণী গুৱাহাটীত উপস্থিত হৈ কেনেকুৱা লাগিলে?
0: সেইটো মই আৰম্ভণিতে ক'লোঁ যে প্ৰথম এই সাংস্কৃতিক জগতখনৰ যিটো প্ৰথম চিনাকি আছিল যে আমি দেখা পাইছিলোঁ, প্ৰথমবাৰ শুনিছিলোঁ, দেখা নাছিলোঁ যদিও আমি কল্পচিত্ৰৰে আমি দেখিছিলোঁ, সেয়া আছিল আকাশবাণী গুৱাহাটী। আৰু আজি এই আকাশবাণী গুৱাহাটীৰ মজিয়াত বহিব পাই আকৌ এবাৰ নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু চাগে আমার সেই গাঁত রেডিও শুনা বরদেউতা হত যদি দেউতাই শুনি আছে এতিয়া দেউতা তেওঁলোকেও চাগে আজি বহুত গরম অনুভব করব। এই মজিয়াখন আমার কারণে বহুত স্পেশাল।
2: আপনার পা এক মিনিট সময় একটা মোহর আছে আপনার পা জানাব।
1: মই কিতাপতকে আগতে মোর আসলে এই লাইনটার প্রতি উঠাটো জন্মাইছিল রেডিও, যেটা আমার FM আছিল। তো তারপরা আকাশবাণী গুৱাহাটী, আকাশবাণী গুৱাহাটী এইবিলাক যে শুনো যে আছে। আজি মই মানে সপোন কি নাজানো, মই চিকুটি চিকুটি চাই আছো আপোনালোকে গম নোপোৱাকে, আৰু মই আকাশবাণী গুৱাহাটীত আছো। থ্যাংক ইউ, মই ভাষাৰে বুজাব নোৱাৰো। আপোনাক ইন্দ্ৰদাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো,
2: আমিও ধন্যবাদ জনাইছো। ছবি এখন হলত যেতিয়া চলি থাকে এজন পৰিচালক বা এজন অভিনেতাৰ কিমান ব্যস্ততা সেই কথা আমি অনুধাবন করব পাৰো, কিন্তু সিমান ব্যস্ততার মাজৰ পৰা আমাক সময়খিনি দিয়ালৈকে ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। আর যিখিনি পরিকল্পনার কথা ইতিমধ্যে আপনাদের উল্লেখ করলে, আমি আশা করছো সেই পরিকল্পনাখিনি আমি অতি সোনকালে দেখিবলৈ পাম, চাবলৈ পাম। শুভাশী জনাইছো, লগতে অভিনন্দনও জনাইছো। প্রিয় শ্রোতা, সেয়া আছিল দুগৰাকীকৈ অতিথি, দুইগৰাকী অতিথির দক্ষতার বিষয়ে আজি অনুষ্ঠানটির জড়িয়ে আপনাদের জানার চেষ্টা করলো, তেওঁলোকৰ বিষয়ে আপনাদের জানার চেষ্টা করলো অনুষ্ঠানটির মাজরে। আর ইয়ার লগে হেল্ল' যুৱবাণীৰ পৰা মই ভাস্কৰ বিৰা লৈছো, নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে। আজি অতিথিৰূপে উপস্থিত আছিল চলচ্চিত্ৰ পৰিচালক প্ৰণৱ ভৰালী আৰু অভিনেতা জিন্তু কুমাৰ কাশ্যপ। অনুষ্ঠানৰ আঁত ধৰিছিল ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে কৰিশ্মা পূজাৰীৰ সৈতে মই ৰুজিমুদয়ে বিদায় লৈছো, নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰশ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো বিনীতা বড়োৰ কণ্ঠৰ লোকগীত।

শ্রোতাই লোকগীত শুনিলে বিনীতা বড়োর কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, শুনোৱা হওক হৰিহৰণৰ কণ্ঠত এটি ভজন।

প্ৰিয়শ্ৰোতা, ভজনৰ অনুষ্ঠানৰ শেষত শুনাব লৈছো হৰিহৰণৰ কণ্ঠৰ এই ভজন্তি। ক্ষমা কৰিব, অনুষ্ঠানত শুনাব লৈছো অনুপ জলতাৰ কণ্ঠৰ এই ভজন্তি।

প্ৰিয়শ্ৰোতা, আজি আমি ৰামধেনু অনুষ্ঠানত কথা পাতিব লৈছো ভাৰতৰ এজন প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালকৰ বিষয়ে। তেওঁ হৈছে সঞ্জয় লীলা ভনসালী। তেওঁৰ চিনেমা কেৱল গল্প কোৱাৰ মাধ্যম হিচাপে নহয়, বৰঞ্চ এক জীৱন্ত শিল্পকৰ্ম হিচাপে উপস্থাপন কৰে তেওঁ চিনেমাসমূহৰ মাজেৰে। সঞ্জয় লীলাৰ নাম, ভনসালীৰ নাম শুনিলেই আমাৰ মনলৈ আহে মনোমোহা সংগীত, গভীৰ আৱেগ আৰু ৰাজকীয় উপস্থাপন। চলচ্চিত্ৰ জগতত তেওঁৰ আৰম্ভণি হৈছিল সহকাৰী পৰিচালক হিচাপে। তাৰ পাছত 1993 চনত প্ৰথম ছবি খামোশী দ্য মিউজিকেল নিৰ্মাণ কৰে, যদিও ছবিখনে ব্যৱসায়িকভাৱে বৰ সফল হোৱা নাছিল। সমালোচকসকলে তেওঁৰ প্ৰতিভাক চিনাক্ত কৰিছিল সেই সময়তে।

সঞ্জয়লীলা ভাঞ্চালীৰ জন্ম হৈছিল 1963 চনত মুম্বাই চহৰৰ এটি মাৰাঠী পৰিয়ালত। সৰুৰে পৰা চিনেমাৰ প্ৰতি অতি আগ্ৰহ থকা এইগৰাকী পৰিচালকে এতিয়ালৈ বহুতো নেশ্যনেল এৱাৰ্ডছ আৰু ফিল্মফেয়াৰ এৱাৰ্ডছ লাভ কৰিছে। 1915 চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা তেখেতক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰেও সন্মানিত কৰিছে। প্ৰিয় শ্ৰোতা, শুনোৱা হওক হাম দিল্লী চুকে চেনামৰ পৰাই আন এটি গীত।

প্ৰশ্ৰোতা, আপোনালোকে শুনি আছে ৰামধেনু অনুষ্ঠানটি। আজি ৰামধেনুত আমি কথা পাতি আছো এগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ বিষয়ে। সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত সংগীতে এক বিশেষ চৰিত্ৰ ৰূপায়ণ কৰে। তেওঁ কেৱল পৰিচালনাই নকৰে, বহু ছবিৰ সংগীত সৃষ্টিতো জড়িত থাকে। তেওঁৰ মতে সংগীত হৈছে অনুভূতিক স্পৰ্শ কৰাৰ আটাইতকৈ শক্তিশালী মাধ্যম। দেৱদাস, বাজিৰাও মস্তানী, পদ্মাৱত এই ছবিবোৰে এই কথাকেই প্ৰমাণ কৰিছে যে ভাৰতীয় সংস্কৃতি, ইতিহাস আৰু সাহিত্যক আধুনিক দৰ্শকৰ আগত কিমান নান্দনিকভাৱে উপস্থাপন কৰিব পাৰি। প্ৰিয় শ্ৰোতা, শুনোৱা হওক সাৱৰীয়া ছবিখনৰ পৰা এই গীতটি।

প্ৰশ্ৰোতা, ৰামধেনু অনুষ্ঠানত এইবাৰ শুনোৱা হওক পদ্মাৱত ছবিখনৰ পৰা নীতি মোহনৰ কণ্ঠৰ এই গীতটি।

প্রিয় শ্রোতা, এটি আপনালোকলৈ আগবঢ়াইছো আজিৰ ৰামধেনুৰ আমাৰ শেষৰটি গীত। আজি আমি ৰামধেনু সজাই তুলিলো প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ বিষয়ে কিছু কথা আৰু গীতেৰে। শুনোৱা হওক পদ্মাৱত ছবিখনৰ পৰাই এই গীতটি, আৰু এই গীতটিৰে সামৰিছো আমাৰ আজিৰ ৰামধেনু।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু জিএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো আমাৰ আজিৰ শেহতীয়া অনুষ্ঠান, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত শুনিবলৈ পাব শুভ্ৰা দত্তৰ কণ্ঠত ৰাগ বাগীশ্ৰী।

ইমান পৰে শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুভ্ৰা দত্তৰ কণ্ঠত ৰাগ বাগেশ্ৰী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, নিশা 10:30 হোৱাৰ লগে লগে মই তুলিকা এতিয়া সামৰিব লৈছো আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অনুষ্ঠান পুনৰ মুকলি কৰা হ'ব 5:30 পৰা। আজিলৈ নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।